আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি পঞ্চম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 20 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: कई देशों के इन्वेस्टमेंट फंड भी भारत की रैपिड ग्रोथ में अहम साझेदार बन रहे हैं। पिछले एक दशक नॉर्डिक देशों से भारत में निवेश में लगभग 200% की बढ़ोतरी हुई है। तेजी से बढ़ते ट्रेड एंड इन्वेस्टमेंट ने भारत की ग्रोथ स्टोरी में तो योगदान दिया ही है, साथ ही नॉर्डिक देशों की अर्थव्यवस्थाओं में भी बहुत सकारात्मक भूमिका निभाई है और हजारों नए जॉब्स क्रिएट किए हैं।
1: U.S. Secretary of State Marco Rubio will undertake a four-day visit to India beginning May 23rd. This will be his first visit to India. U.S. State Department has announced the visit that will take Rubio to Kolkata, Agra, Jaipur and New Delhi. State Department spokesman Tommy Pigott said Secretary Rubio will discuss energy, security, trade and defense cooperation during meetings with senior Indian officials. U.S. Embassy in New Delhi said that India will host a meeting of the Quad Group, which includes Australia, Japan and United States, and Secretary Rubio will attend the meeting. India is set to host a meeting of Quad foreign ministers next week that is expected to deliberate on pressing global challenges, including the fallout of the West Asia crisis. New Delhi meeting is planned for May 26th and it is scheduled to be attended by Rubio, Australian Foreign Minister Penny Wong and Japanese Foreign Minister Motegi Toshimitsu, with External Affairs Minister Dr. S. Jaishankar presiding over it. Directorate General of Civil Aviation has directed the inspection of the fuel control switches of an Air India Boeing 7878 aircraft at the original equipment manufacturer facility in the presence of DGCA officers. According to the DGCA, the Air India Boeing 7878 aircraft VTANX was grounded on 2nd February this year after operating flight AIC-132 from London's Heathrow Airport to Bengaluru. In IPL cricket, riding on a brilliant knock of 93 runs by Vaibhav Suryavanshi, Rajasthan Royals defeated Lucknow Super Giants by 7 wickets at Sawai Man Singh Stadium in Jaipur last night. Today, Kolkata Knight Riders will clash with Mumbai Indians at Eden Gardens, Kolkata. The match will start at 7:30 p.m. And that is the end of this news bulletin.
2: মিডিয়া মোভাৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
3: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈয়ে মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগপিছকুনি যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটামোকোলাই দিয়া যায়, তেন্তে সেইদিনাৰ পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশুগুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেওঁহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলেই অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণে অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে।

0: বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলে কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰে মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈ উকুণ্ঠিত নোহোৱা হয়, এনে উদাহৰণ বহুতো আছে। যুদ্ধৰ সময়ত কিংবা সাগৰলৈ যাওঁতেই, কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথার্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আৰু একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন, এইকেইটি গুণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয়, তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গিলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: আজিৰ মুকুতামালা বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক উস্তাদ বিছমিল্লা খাঁ আৰু সংগীতবৃন্দৰ চেহনাই বাদন, ৰাগ ললিত।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিসমিল্লা খাঁ আৰু সংগীতবৃন্দই বজোৱা শেহনাইত ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত ডক্টৰ নমিতা পুষ্যৰ গল্প আৰু পিনাকপানী বশিষ্ঠৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ বাহজানীত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, এই বিষয়ে আলোচ কৰিব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ পঞ্চম খণ্ড, মূল উপন্যাসৰ ৰচনা মামণি ৰয়চম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 10:00 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী হেমেন হাজৰিকাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

দিনৰ 12:15 কল্পতৰু, 12:30 আইদেউৰ বোলনি অনুষ্ঠানত মিচিমপুৰ বকু বিলপাৰাত থলিতে বাণীবদ্ধ কৰা বিচিত্ৰ অনুষ্ঠান। পুৱা 8:30 গীতিমালিকাৰ শিল্পী ভাস্বতী ডেকা, হীৰেণ চন্দ্ৰ শৰ্মা, ৰাজশ্ৰী বৰদলৈ, পদ্মনাভ বৰদলৈ আৰু ইপ্সিতা হাজৰিকা। 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই।

7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। 9:15 জিলাৰ ৰেহৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য জীৱন জীয়াৰ মন্ত্ৰ। আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 1:10 আৰু 7:45 ঝৰ্ণাজ্যোতি ডেকাৰ কণ্ঠৰ আধুনিক গীত। 1:20 হেমচন্দ্ৰ কুমাৰ আৰু সংগীতসকলে গোৱা ওজাপালি।

দিনৰ 1:35 সুৰ সমলৈ, 1:50 মহসেন আলীৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 ৰূপজ্যোতি দেৱীৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:45 বিদ্যার্থীর অনুষ্ঠানত দশম শ্রেণীর বাবে ইংরাজি পাঠ, টি ফ্রম আসমর প্রথম খণ্ড পাঠ যুগতায় আগবাইছে শুভলক্ষ্মী বরুয়ায়। সন্ধ্যা 6:40 আর 7:05 বৃন্দগান, 7:20 আকৌ শুনোয়া হক। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰতন কুমাৰ পাটৰ আৰু লগৰীয়াসকলে গোৱা তিৱা গীত, নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ সীমান্ত বাৰ্মাৰ সৈতে আজিৰ বিষয় আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। ষ্টুডিঅ'ত উপস্থিত থাকিব খাদ্য বিশ্লেষক অনুপম গগৈ।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভূমিকম্পৰ মাপ লেখা যন্ত্ৰ। ভূমিকম্পৰ ভূ ল'ব পৰা প্ৰথম যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল চীন দেশৰ হান বংশৰ ৰাজত্বকালত। জাং হেং নামৰ এজন জ্যোতিৰ্বিজ্ঞানীয়ে 78-139 খ্ৰীষ্টাব্দৰ ভিতৰত এই যন্ত্ৰটো নিৰ্মাণ কৰিছিল। যন্ত্ৰটো এটা পিতলৰ পাত্ৰৰ দ্বাৰা তৈয়াৰী। উবুৰিয়াই থোৱা অৱস্থাত ইয়াৰ ভিতৰত এটা পেণ্ডুলাম অৰা থাকে। আঠডাল স্পক থকা এটা চকাৰ সৈতে পেণ্ডুলামটো সংলগ্ন আৰু প্ৰতিডাল স্পকৰ মূৰত একোটাকৈ ড্ৰেগন সজোৱা থাকে। সেইদৰে প্ৰতিটো ড্ৰেগনৰ মুখত এটাকৈ পিতলৰ বল থাকে। ড্ৰেগনকেইটাৰ ঠিক তলতে সজোৱা থাকে আঠটা মুখ মেলি থকা ভেকুলীৰ প্ৰতিকৃতি। ভূমিকম্প আহিলে পেণ্ডুলামটো লৰচৰ হোৱাত যিকোনো এটা বল ড্ৰেগনৰ মুখৰ পৰা সৰি তলত থকা ভেকুলীৰ মুখত পৰেগৈ। দৰাচলতে যিফালৰ পৰা ভূমিকম্পটো আহে সেই দিশত থকা বলটোৱেই খহি পৰে। ইয়াৰ সহায়ত ভূমিকম্প সংঘটিত হোৱা কথাটো আৰু তাৰ দিশ নিৰ্ণয় কৰাটো সম্ভৱ হৈ পৰে। 18শ শতিকাৰ শেষৰ ভাগতে ছিছমোগ্ৰাফ বা ভূমিকম্প অভিলেখন যন্ত্ৰৰ উদ্ভাৱন হয়। জন মিলনে নামৰ এজন মণিক অভিযন্তাই প্ৰথমটো ছিছমোগ্ৰাফ উদ্ভাৱন কৰে। 19শ শতিকাৰ প্ৰথম চোৱাত জে.জে. ছয় মিলনৰ দ্বাৰা নিৰ্মিত সেই যন্ত্ৰটোৰ উন্নতি সাধন কৰে। এই শতিকাৰ শেষৰ ফালে ভূমিকম্প নিৰ্ণয়ৰ অতি সূক্ষ্ম যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে। তেনেকেইটামান আৰ্হি বা মডেলৰ নাম হ'ল উড এণ্ডাৰছন, গালিট জেন, বেনিঅফ, উইচাৰ্ড, প্ৰেছ ইউইং ইত্যাদি। এই মডেলবোৰৰ নাম আৱিষ্কাৰকৰ নাম অনুসৰি দিয়া হয়। ভূমিকম্প অভিলেখন যন্ত্ৰৰ প্ৰধান অংশ দুটা। এটা অংশক ছিজমোমিটাৰ বা ভূমিকম্প মাপক যন্ত্ৰ আৰু অন্যটো অংশক ৰেকৰ্ডাৰ বা অভিলেখক যন্ত্ৰ বোলা হয়। ছিজমোমিটাৰৰ প্ৰধান কাম হ'ল অতি ক্ষুদ্ৰ জোকাৰণিসমূহ ধৰা পেলাই সেইবোৰক বিদ্যুৎ সংকেতৰ জৰিয়তে ৰেকৰ্ডাৰলৈ প্ৰেৰণ কৰা হয়। ছিজমোমিটাৰৰ সহায়ত ক্ষুদ্ৰ কম্পনবোৰ মেগনিফাই কৰা হয়। অৱশ্যে ভূমিকম্পৰ সময়ত হোৱা অন্যান্য শব্দসমূহো ইয়াৰ জৰিয়তে মেগনিফাই হৈ পৰে। ফলস্বৰূপে ছিজমোগ্ৰামখন বিশ্লেষণ কৰাত অসুবিধা জন্মে। সেয়ে ছিজমোমিটাৰ নিৰ্জন বা মাটিৰ তলত স্থাপন কৰা হয়। ছিজমোমিটাৰৰ সংকেতবোৰ মেগনিফাই হৈ ৰেকৰ্ডাৰত অংকিত হয়। ৰেকৰ্ডবোৰ আগতে ফটো তোলা কাগজত কৰা হৈছিল। আজিকালি ৰেকৰ্ডবোৰ লোৱা হয় কাগজত চিয়াঁহীৰ সহায়ত। ছাই লুকোৱা কাগজৰ ওপৰত আঁচ বহুৱাই বা তাপ সংবেদনশীল কাগজত আঁচ বহুৱাই লোৱা হয়। বৰ্তমান ডিজিটেল ৰেকৰ্ড বহুলভাৱে প্ৰচলিত হৈছে।

0: ৰেকৰ্ডবোৰক ছিজমোগ্ৰাম বোলা হয়। ভূমিকম্পৰ মাত্ৰা জুখিবলৈ দুবিধ স্কেল প্ৰয়োগ কৰা হয়। আটাইতকৈ পুৰণি স্কেলটোক ভূমিকম্প প্ৰবলতা স্কেল বা আৰ্থকুৱেক ইণ্টেনচিটি স্কেল আৰু দ্বিতীয়টোক পৰিমাত্ৰা স্কেল বা মেগনিচিউড স্কেল বুলি কোৱা হয়। ভূমিকম্পৰ প্ৰবলতা নিৰ্ধাৰণ কৰা হয় ভূমিকম্পৰ ফলত হোৱা ক্ষয়ক্ষতিৰ ভিত্তিত। ই কোনো যান্ত্ৰিক পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰবলতা নিৰ্ধাৰণ নিৰ্ভৰ কৰে এজন অভিজ্ঞ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকৃত নিৰীক্ষণৰ পাছত দিয়া বিৱৰণৰ ওপৰতহে। ভূমিকম্পৰ প্ৰবলতা সকলো ঠাইতে একে নহয়। ভূমিকম্পৰ অধিকাংশ এলেকাত প্ৰবলতা আটাইতকৈ বেছি হয় আৰু উৎপত্তিস্থলৰ পৰা দূৰত্ব বৃদ্ধিৰ লগে লগে প্ৰবলতাও ক্ৰমান্বয়ে হ্ৰাস পাই আহে। সেয়ে একেটা ভূমিকম্পৰ প্ৰবলতা স্থানভেদে পৃথক পৃথক হয়। সহজভাৱে ক'বলৈ হ'লে ক্ষয়ক্ষতিৰ পৰিমাণো দূৰত্ব অনুসাৰে কমি আহে। অৱশ্যে ঘৰ বাৰী সজা পদ্ধতি, নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ গুণাগুণ, ঘৰৰ ভেটিৰ আদিৰ ওপৰতো ক্ষয়ক্ষতিৰ মাত্ৰা নিৰ্ভৰ কৰে। প্ৰবলতা নিৰ্ধাৰণ কৰিবলৈ কেইবাটাও জোখ বা স্কেল প্ৰয়োগ কৰা হয়। 1883 চনত ইটালীৰ MS D Rossi আৰু ছুইজাৰলেণ্ডৰ FG Forelle পোনপ্ৰথমে 10 স্তৰ ৰচি ফৰেল নামৰ স্কেলবিধৰ উদ্ভাৱন কৰে। 1902 চনত মাৰ্কেলি নামৰ আন এজন ইটালীৰ বিজ্ঞানীয়ে 12 স্তৰযুক্ত এক স্কেল আগবঢ়ায়। 1931 চনত HO Wood আৰু F Newmane এই স্কেল সংশোধন কৰে। পাছলৈ এইবিধ স্কেলক সংশোধিত মাৰ্কেলি স্কেল বা সংক্ষেপে MM স্কেল বুলি জনা যায়। পৃথিৱীৰ বহু দেশত এই স্কেল ব্যৱহাৰ হয়। 1964 চনত MSK নামৰ অন্য এটা স্কেল 3 জন বিজ্ঞানীৰ উপাধিৰ প্ৰথমটো আখৰলৈ নামকৰণ কৰা হয়। সেই 3 জন বিজ্ঞানীৰ উপাধি ক্ৰমান্বয়ে মেডভেডেভ, স্পনহিয়াৰ আৰু কাৰ্ণিক। এইবিধ স্কেলত 10টা স্তৰ আছে। জাপানত 7 খলপীয়া জাপানী স্কেল এটাও প্ৰয়োগ কৰা হয়। স্কেলবিলাকৰ স্তৰবোৰ বুজাবলৈ ৰোমান সংখ্যা প্ৰয়োগ কৰা হয়।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে।

0: অফিসার ইন গ্রেড বি, ডিয়ার জেনারেল, চল্লিশটা পদ, প্রার্থী কমেও স্নাতক হব লাগিব। অফিসার ইন গ্রেড বি, ডিয়ার ডিইপিআর, দহটা পদ, প্রার্থী ইকোনমিক্স, ফাইনেন্স অথবা ইয়ার লগত জড়িত যিকোনো বিষয়ত এমএ বা এমএসসি হব লাগিব। অফিসার ইন গ্রেড বি, ডিয়ার ডিএসআইএম, দহটা পদ, প্রার্থী স্ট্যাটিস্টিক্স, ম্যাথমেটিক্স, ম্যাথমেটিক্যাল স্ট্যাটিস্টিক্স, অ্যাপ্লাইড স্ট্যাটিস্টিক্স, কোয়ান্টিটেটিভ ইকোনমিক্স, ইকোনোমেট্রিক্স বা ইনফর্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ, সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নিউট ইজিচি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত কালি নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন, নেডাৰলেণ্ড আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি 5খন দেশৰ ভ্ৰমণ কাৰ্যসূচীৰ 5ম তথা অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হয়। ইটালীৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী এণ্টনিঅ' টাজানিয়ে বিমানবন্দৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মাটাৰেলাৰ সৈতে আলোচনাত মিলিত হ'ব। নেতা দুগৰাকীৰ সৈতে তেওঁ ভাৰত ইটালীৰ সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত ইটালীৰ সহযোগিতা কেনেকৈ বৃদ্ধি কৰিব পাৰি, বিশেষকৈ ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ IMEC-ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ভ্ৰমণকালত যৌথ কৌশলগত কাৰ্য পৰিকল্পনা 2025-2029 পৰ্যালোচনা কৰা হ'ব। শ্ৰীমোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা শক্তিশালী কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব আছে। এই ভ্ৰমণে ভাৰত ইটালীৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে 2024 চনৰ জুন মাহত G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ কৰিছিল। ৰোমত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী নৰৱেৰ অছলত উপস্থিত হৈ 3য় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অছলত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু যৌথ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায়, যিয়ে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়ে আৰু দুয়োখন দেশত সেউজ পৰিৱৰ্তন নিৰ্বাচনত সহায় কৰাৰ বাবে প্ৰচেষ্টা একত্ৰিত কৰে। 2020 চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ কথা স্মৰণ কৰি নেতাদ্বয়ে নতুন আৰু উদীয়মান প্ৰযুক্তি, যোগাযোগ, উন্নত গৱেষণা,

ষ্টাৰ্টআপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে ডেনমাৰ্কৰ চলিত কাৰ্যকালৰ সফলতাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে জনোৱা অনুসৰি ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব। ইফালে নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে কয় যে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাকে ধৰি কোৱাড গোটৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকো অনুষ্ঠিত কৰিব, য'ত মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। অহা 26 মে'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সভাপতিত্ব কৰিব। বৈঠকত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগি টোশিমিৎসু অংশগ্ৰহণ কৰাৰ কথা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জি ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অব নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। এই আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাত উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শ্ৰীপ্ৰধানে পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰা আৰু পৰীক্ষাৰ সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ লগতে সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হ'বলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে। দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত মহাত্মা গান্ধীৰ হাইপাৰ ৰিয়েলিষ্টিক 3D ৰবট মুকলি কৰা হ'ব। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীয়ে গান্ধীৰ সৈতে বাৰ্তালাপ কৰাৰ এক অনন্য সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ এগৰাকী বিষয়াই কয় যে দৰ্শনাৰ্থীৰ সন্তুষ্টিৰ বাবে সংগ্ৰহালয়টোৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। এয়া হ'ব সংগ্ৰহালয়টোৰ তৃতীয়টো AI চালিত ইণ্টাৰেক্টিভ হলো বক্স। ইয়াৰ পূৰ্বে সংগ্ৰহালয়টোত চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন সভাপতি APJ আব্দুল কালামৰ AI চালিত হলো বক্স মুকলি কৰা হৈছিল। উত্তৰ প্ৰদেশত প্ৰতিদিনে উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনৰ বুণ্ডেলখণ্ড অঞ্চলৰ বান্দা জিলাত একেৰাহে তৃতীয় দিনাও দেশৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা 48.2 ডিগ্ৰী চেলছিয়াছ হোৱা পৰিলক্ষিত হয়। ৰাজ্যখনৰ আন আন অঞ্চলসমূহতো উষ্ণতা 44-47 ডিগ্ৰীৰ ভিতৰত দেখিবলৈ পোৱা যায়। নিশাৰ ভাগতো অস্বাভাৱিক উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনত অহা দুদিন ধৰি ভয়াৱহ গৰমৰ ঢৌ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কালি গুৱাহাটীত অনুষ্ঠিত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াৰ্ছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব।

0: ৰাজধানী অছলত কালি তৃতীয় ভাৰত নৰ্দী শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্দিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক বিদেশী ভ্ৰমণ বাছি লোৱাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ জনোৱা আহ্বানক হোটেল এছ'চিয়েচন অব ইণ্ডিয়াই আদৰণি জনাইছে। উদ্যোগ সংস্থাটোৱে কয় যে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে ঘৰুৱা পৰ্যটনক উন্নীত কৰিব আৰু বিদেশ ভ্ৰমণৰ প্ৰৱণতাৰ পৰিৱৰ্তন কৰি নিজৰ দেশতেই কৰা ভ্ৰমণে ভাৰতৰ স্থিতি শক্তিশালী কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ সংগ্ৰহ কৰে। খেলখনত ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক য়শস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। আজিৰ কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ, সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি বুধবার 1433 ভাস্কৰাব্দৰ, আজি জেঠ মাহৰ 5 দিন, 2026 খ্রিস্টাব্দৰ আজি 20 মে। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্থী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:36:34 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:57:55।

0: ক্ষমতা অবিহনে বিশ্বাস অসাৰ। মহান কাম সম্পন্ন কৰিবলৈ বিশ্বাস আৰু শক্তি দুয়োটাই অপৰিহাৰ্য, কথাষাৰ কৈছিল চৰ্দাৰ বল্লভভাই পেটেলে। প্ৰিয় শ্ৰোতা, আজি বিশ্ব মৌমাখি দিৱস। এই দিৱস পালনৰ তাৎপৰ্য তথা মৌ পালনৰ যোগেদি আমি কিদৰে স্বাৱলম্বী হ'ব পাৰোঁ, এই সম্পৰ্কে আমাক আজি কিছু কথা কৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত মৌমাখি গৱেষণা আঁচনিৰ মুখ্য বিজ্ঞানী ডক্টৰ মুকুল কুমাৰ ডেকাই।
1: আজি বিশ্ব মৌমাখি দিৱস। এই দিৱসৰ তাৎপৰ্য হ'ল এয়ে যে আমি সকলোৱে মৌমাখি তথা অন্য পৰাগযোগী কীট পতংগৰ ভূমিকাৰ বিষয়ে জানিব লাগে। মৌমাখি হ'ল জৈৱ সূচাংক। এই পৰাপৰকযোগী কীটবিলাকে আমাৰ বহু শস্যৰ উৎপাদনত মুখ্য ভূমিকা গ্ৰহণ কৰে। আমাৰ এই বিশ্বত যদি মৌমাখি আৰু অন্য পৰাগযোগী কীটসমূহ নাথাকে, বহু শস্য এই পৃথিৱীৰ পৰা লুপ্ত হৈ যাব। এইবাৰ বিশ্ব মৌমাখি দিৱসৰ যিটো থিম, সেইটো থিম হৈছে বি টুগেডাৰ ফৰ দ্য পিপল এণ্ড দ্য প্লেনেট। তাৰমানে মৌমাখি অকল আমাৰ মানুহৰ কাৰণেই দৰকাৰী নহয়, উপকাৰী নহয়, আমাৰ যি ধৰিত্ৰী আছে, আমাৰ যি পৃথিৱী আছে, তাৰ কাৰণেও মৌমাখিৰ প্ৰয়োজন। শ্লোভেনিয়া নামৰ দেশখনে ৰাষ্ট্ৰসংঘক প্ৰতি বছৰে 20 মে তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰিবলৈ সজোৰে দাবী উত্থাপন কৰাৰ ফলত 2018 চনৰ পৰা ৰাষ্ট্ৰসংঘই 20 মে তাৰিখটো মৌমাখি

0: দিবস হিসাবে পালন করার সিদ্ধান্ত গ্রহণ করে। স্লোভেনিয়াত জন্মগ্রহণ করা এন্টন জাসার জন্মদিন 20 মে 1734 চন। তেওঁ আধুনিক বিজ্ঞানসন্মত মৌ পালনত আগ্রণুৱা আছিল। এন্টন জাসা এজন ভাল পশ্চিমীয়া মৌ পালক তথা চিত্রকরও আছিল। তেওঁ মৌমাখি বিষয়ৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। জাসার পেইণ্টিঙত খুব ধাউতি আছিল, সেয়েহে তেওঁ ভায়েক দুজনক লগত লৈ ভিয়েনালৈ গৈ তাত পেইণ্টাৰ একাডেমীত ভৰ্তি হৈছিল। কিন্তু এন্টন জাসাই গম পালে যে তেওঁৰ পেইণ্টিঙতকৈ মৌ পালনতহে ধাউতি বেছি। তেওঁৰ ধাউতি বঢ়াৰ কাৰণ আছিল যে 1745 চন মানতে তেওঁৰ দেউতাকৰ 100তকৈ বেছি মৌ বাহ আছিল। 1769 চনৰ পৰাই এজন ভাল মৌ পালক হিচাপে মনোনিৱেশ কৰিছিল। 1770 চনত তেওঁ শিক্ষক হিচাপে নিযুক্তি পায়। তেওঁৰ মৌ পালনৰ ওপৰত দিয়া বক্তৃতা আৰু জ্ঞানৰ বাবে যথেষ্ট বিখ্যাত হৈ পৰিছিল। তেওঁ মৌমাখি বিষয়ক 2খন কিতাপো লিখিছিল। 1 নম্বৰ কিতাপখন হৈছে ডিছকাশ্যন অন বী কিপিং আৰু 2 নম্বৰ কিতাপখন হৈছে এ ফুল গাইড টু বী কিপিং। তেওঁ কৈ গৈছিল যে মৌমাখি এবিধ কীট পতংগ যাক ভগৱানে সৃষ্টি কৰিছে আৰু এবিধ খুব পৰিশ্ৰমী কীট আৰু মানুহৰ কাৰণে অত্যন্ত দৰকাৰী কীট। ইয়াৰ পৰা আমি মৌ আৰু মম পাব পাৰোঁ। তেওঁ মৌবাহৰ আকাৰ আৰু আকৃতি সলনি কৰি এনেকুৱা কৰিছিল যে মৌবাহসমূহ একেলগে ব্লকৰ নিচিনা কৰিছিল। তেওঁ এজন যিহেতু চিত্ৰকৰ আছিল, মৌবাহৰ সন্মুখভাগ ধুনীয়া ৰং বিৰঙৰ কৰি দিছিল। গতিকে বিশ্ব মৌমাখি দিৱসৰ যিটো তাৎপৰ্য যে আমি আমাৰ প্ৰকৃতিক বচাব লাগে, আমাৰ পৰিৱেশক বচাব লাগে, আমাৰ শস্য উৎপাদন বঢ়াব লাগে, সেই উদ্দেশ্য যাতে ফলৱতী হয় মই তাকে কামনা কৰিছোঁ। আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো লক্ষ্য, দেশৰ কাৰণে যিটো লক্ষ্য বান্ধি দিছে যে কৃষকৰ আয় দুগুণ হ'ব লাগে, তো কৃষকৰ আয় দুগুণ হোৱাৰ এটা অন্যতম পথ হৈছে মৌ পালন। যদি মানুহে মৌ পালন কৰে তেতিয়াহ'লে মৌ পালনৰ জৰিয়তে তেওঁ মৌ বাঁহৰ পৰা বিভিন্ন সামগ্ৰী পাব পাৰে। যেনে আমি মৌজোলটোৰ কথাহে বেছিকৈ জানো, কিন্তু মৌজোলৰ উপৰিও মানুহে ব্যৱসায়িক ভিত্তিত যদি মৌ পালন কৰে তেতিয়াহ'লে মম পাব পাৰে, পৰাগ্ৰেণু পাব পাৰে, মধু অবলেহ বা ৰয়েল জেলি পাব পাৰে, বি ভেনম, তাৰপিছত আঠা যিটো প্ৰপলিছ বুলি কওঁ, এই বিভিন্ন সামগ্ৰী পাব পাৰে যিবিলাক সামগ্ৰী আপোনাৰ মৌজোলতকৈ বেছি মূল্যৱান। মৌমাখি হ'ল জৈৱ সূচাংক, আমাৰ হ'ল প্ৰকৃতিৰ সূচাংক, আমাৰ বায়ু সূচাংক। আমাৰ প্ৰকৃতিত যদি মৌমাখিৰ সংখ্যা বাঢ়ি যায় তেতিয়া আমি গম পাম যে আমাৰ পৰিৱেশটো শুদ্ধ হৈ আছে, আমাৰ পলিউশ্যনটো কম হৈ আছে। গতিকে মই ৰাইজক, আমাৰ মৌপালকসকলক অনুৰোধ জনাওঁ, আহ্বান জনাওঁ যে তেখেতসকলে মৌ পালনৰ লগত জড়িত হৈ তেখেতসকলে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মক যাতে সুস্বাস্থ্য দিব পাৰে, মই তাকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলো মংগল হওক, সকলোৰে ভাল হওক, আৰু মৌ পালনটো দুগুণ উৎসাহত চবে কৰি আমাৰ এই ধৰিত্ৰী, আমাৰ বসুমতী যাতে চবে ভাল কৰিব পাৰে, ধুনীয়া কৰিব পাৰে, তাকে কামনা কৰি মই সামৰিছোঁ। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত মৌমাখি গৱেষণা আঁচনিৰ মুখ্য বিজ্ঞানী ডক্টৰ মুকুল কুমাৰ ডেকা। হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পৃষ্ঠাত ভুমুকি মাৰিলে আমি পাওঁ আজিৰ তাৰিখত সংঘটিত কেইটিমান উল্লেখযোগ্য ঘটনা। এনেধৰণৰ 1293 চনত জাপানৰ কামাকুৰা ভূমিকম্পত 30,000 লোকৰ মৃত্যু হৈছিল। 1498 চনত পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কোডা গামাই সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতৰ কালিকট বন্দৰত উপস্থিত হ'বলৈ সক্ষম হৈছিল। সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা তেখেত আছিল প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি। তেখেতৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰিছিল। ভাস্কো দা গামাৰ এই আৱিষ্কাৰ গোলকীয় সাম্ৰাজ্যবাদৰ ইতিহাসত অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছিল, কাৰণ এই ভ্ৰমণৰ দ্বাৰাই এছিয়া মহাদেশত দীৰ্ঘকালীন উপনিৱেশ স্থাপনৰ পথ মুকলি হৈছিল। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।

0: ইতিহাসৰ পৃষ্ঠাত ভুমুকি মাৰিলে আমি পাওঁ আধুনিক ভাৰতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক গুৰু শ্ৰী চন্দ্ৰশেখৰ সৰস্বতীৰ জন্ম হৈছিল 1894 চনৰ আজিৰ তাৰিখতে। তামিলনাডুৰ কাঞ্চিপুৰমত থকা শ্ৰী শ্ৰী কাঞ্চি কামাকোটি পীঠৰ তেখেত আছিল 68 সংখ্যক জগতগুৰু শংকৰাচাৰ্য। গভীৰ শ্ৰদ্ধাৰে তেখেতক মহাপৰিয়াৱা বা পৰমাচাৰ্য বুলিও জনা যায়। তেখেতৰ ভক্তসকলে নাদামাদুম দৈৱম খোজকাঢ়ি ফুৰা ঈশ্বৰ বুলি গণ্য কৰিছিল। খোজকাঢ়ি বা পালকিত ভ্ৰমণ কৰি সমগ্ৰ ভাৰতবৰ্ষতে তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল। বৈদিক পৰম্পৰা আৰু সনাতন ধৰ্ম আৰু সংস্কৃতি ৰক্ষাত তেখেতে বিশেষ গুৰুত্ব দিছিল। তেখেতে সাধাৰণ জীৱন যাপন কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বিদেশী কাপোৰ বৰ্জন কৰি তেখেতে খাদী পৰিধান কৰিছিল। তেখেতৰ আধ্যাত্মিক আলোচনা আৰু উপদেশসমূহ তামিল ভাষাত দৈৱেথিন কুৰাল নামৰ গ্ৰন্থখনত সংকলিত হৈছে। বালনাথন বেঞ্জামিন মহেন্দ্ৰন, সকলোৰে মাজত পৰিচিত বালু মহেন্দ্ৰ ৰূপে, শ্ৰীলংকাৰ এগৰাকী চিনেমেটোগ্ৰাফাৰ, পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ সম্পাদক। তেখেতে ভাৰতৰ চলচ্চিত্ৰ জগততো বিশেষভাৱে জড়িত আছিল। বিশেষকৈ তামিল আৰু মালায়ালম চিনেমাত তেখেতে কাম কৰিছিল। শ্ৰীলংকাত জন্মগ্ৰহণ কৰা মহেন্দ্ৰনে শৈশৱৰ পৰাই ফটোগ্ৰাফী আৰু সাহিত্যৰ প্ৰতি তেখেতৰ এক বিশেষ ধাউতি জন্মিছিল। স্কুলত পঢ়ি থকা সময়তে এক শৈক্ষিক ভ্ৰমণৰ সময়ত তেখেতে ডেভিড লিনৰ দ্য ব্ৰিজ অন দ্য ৰিভাৰ কোৱাই এই চিনেমাখনৰ শ্বুটিং প্ৰত্যক্ষ কৰি তেখেতে চলচ্চিত্ৰ নিৰ্মাণৰ দিশটোৰ প্ৰতি আকৰ্ষিত হৈছিল। 1966 চনত তেখেত ভাৰতলৈ আহে আৰু পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অৱ ইণ্ডিয়াত মোশ্যন পিকচাৰ ফটোগ্ৰাফীৰ পাঠ্যক্ৰমত যোগ দিয়ে। 1970 চনৰ পৰাই তেখেতে মালায়ালম চিনেমাত চিনেমেটোগ্ৰাফাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। 1977 চনত তেখেতে পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল কন্নড়া ছবি ককিলা। 1977 চনত তেখেতে ককিলা নামৰ ছবিখনৰ বাবে বেষ্ট চিনেমেটোগ্ৰাফাৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 1982 চনত মুন্দ্ৰম পিৰাই নামৰ চলচ্চিত্ৰখনৰ বাবে তেখেতে বেষ্ট চিনেমেটোগ্ৰাফাৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। গায়ক, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক জয়ন্ত নাথৰ জন্ম হৈছিল 1964 চনৰ আজিৰ তাৰিখতে। স্পেনিছ ফুটবলাৰ ইকাৰ কেচিলাছৰ জন্ম হৈছিল 1981 চনৰ আজিৰ তাৰিখতে স্পেইনৰ মাদ্ৰিদত। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গোলৰক্ষক ইকাৰ কেচিলাছ, তেওঁৰ নেতৃত্বত স্পেইনে 2010 চনৰ ফিফা বিশ্বকাপ আৰু 2008 তথা 2012 চনৰ ইউৰোকাপ জয় কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল ইকাৰ কেচিলাছ ফাৰ্নাণ্ডেজ। গোলৰক্ষক হিচাপে তেওঁৰ অবিশ্বাস্য প্ৰদৰ্শনৰ বাবে ছেইণ্ট ইকাৰ বুলিও পৰিচিত আছিল।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। ইতিহাসৰ পাতত ভুমুকি মাৰিলে আমি আৰু পাওঁ দুঃসাহসিক অভিযাত্ৰী, ঔপনিৱেশকাৰী ক্ৰিষ্টোফাৰ কলম্বাছৰ মৃত্যু হৈছিল 1506 চনৰ আজিৰ তাৰিখতে। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপেও জনা যায়। আমেৰিকাত তেখেত উপস্থিত হোৱাৰ পাছত তেখেতৰ এই অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত এক নতুন সংযোগ স্থাপন কৰিছিল আৰু তাৰ ফলশ্ৰুতিত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায়ৰ সূচনা হৈছিল। এগৰাকী ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক, ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ মৃত্যু হৈছিল 1932 চনৰ আজিৰ তাৰিখতে। ভাৰতৰ স্বদেশী আন্দোলনৰ এগৰাকী অন্যতম প্ৰধান বাটকটীয়া বিপিন চন্দ্ৰ পালে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। পঞ্জাৱৰ লালা লাজপত ৰায়, মহাৰাষ্ট্ৰৰ বাল গংগাধৰ তিলক আৰু বংগৰ বিপিন চন্দ্ৰ পাল, এই তিনিওগৰাকী লাল বাল পাল নামেৰে জনাজাত আছিল আৰু তেওঁলোকে ভাৰতীয় স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক চিন্তাধাৰাৰ পৰিৱৰ্তন সাধিছিল। প্ৰখ্যাত নৃতত্ত্ববিদ মেট্ৰিলিনি এণ্ড ইছলাম, ৰিলিজিয়ন এণ্ড ছচাইটি ইন লাক্ষদ্বীপছ, ৱিমেন এণ্ড কিনশ্বিপ, কম্পেৰিটিভ পাৰ্স্পেক্টিভ অন জেণ্ডাৰ ইন ছাউথ এণ্ড ছাউথ ইষ্ট এছিয়া আদি কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা লীলা দুবেৰ মৃত্যু হৈছিল 2012 চনৰ আজিৰ তাৰিখতে।
4: এবাৰ
0: আহিছো আজি গুৱাহাটীৰ

দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। আজি নিয়মীয়া বাৰ্তা কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জৰ্জিয়া মেলনীৰ এটি বিশেষ লেখা প্ৰকাশ কৰিছে। শিৰোনাম ভাৰত আৰু ইটালী এক কৌশলগত অংশীদাৰত্ব। এইবাৰ আহিছো ঘাই ঘাই বাতৰিসমূহলৈ। অশ্লোত তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকশিল্পীৰে বাৰ্তালাপ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসমৰ শিপিনীক উচ্চ প্ৰশংসা ৰাষ্ট্ৰপতিৰ। 5 বছৰত উত্তৰ পূবৰ জলপথ খণ্ডত ৰূপায়ণ হ'ব 4,800 কোটি টকাৰ প্ৰকল্প। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা। গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক। কেৰালাৰ কোচি জলপথ ব্যৱস্থাৰ অভূতপূৰ্ব সফলতাৰ পাছত গুৱাহাটীকে ধৰি দেশৰ আন 5খন ঐতিহাসিক চহৰত চলিব ৱাটাৰ মেট্ৰ। অসমসহ দেশৰ বিভিন্ন ৰাজ্যৰ শিক্ষকসকলক গুগলে বিনামূলীয়াকৈ দিব কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ। ৰাজ্যত 2 আগষ্টৰ পৰা হ'ব 2টা পৰ্যায়ত লোকপিয়ল। পৰিয়ালৰ মুৰববীয়ে অনলাইনযোগে দাখিল কৰিব লাগিব তথ্য। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। খুচুৰা বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী শাক পাচলিৰ দাম বৃদ্ধি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বজাৰে বজাৰে চলিল টাস্ক ফৰ্চৰ অভিযান। 24 মে'ত দিল্লী

ৰাজ্যৰ শিক্ষকসকলক গুগলে বিনামূলীয়াকৈ দিব কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ। ৰাজ্যত 2 আগষ্টৰ পৰা হ'ব 2টা পৰ্যায়ত লোকপিয়ল। পৰিয়ালৰ মুৰব্বীয়ে অনলাইনযোগে দাখিল কৰিব লাগিব তথ্য। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। খুচুৰা বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী শাক পাচলিৰ দাম বৃদ্ধি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বজাৰে বজাৰে চলিল টাস্ক ফৰ্চৰ অভিযান। 24 মে'ত দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ'ব বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী। 8টা পথসহ চিকেন নেকৰ দায়িত্ব সুৰক্ষা চম্ভালিব কেন্দ্ৰীয় চৰকাৰে। শাসনভাৰ লৈ কেন্দ্ৰক 120 একৰ ভূমি গতাই দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। 5 দিনত দ্বিতীয়বাৰলৈ বৃদ্ধি ইন্ধনৰ মূল্য। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.29 টকা, ডিজেল 93.61 টকা। 22 জুনৰ পৰা কামাখ্যাধামত অম্বুমাচী মেলা। ডিব্ৰু শদিয়া ৰেলপথত আজিৰে পৰা চলিব যাত্ৰীবাহী ৰেল। টিহু চকৰ পৰা মাধাপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথত হ'ব ৰানৱে। নলবাৰীৰ ৰাজপথতো নামিব যুঁজাৰু বিমান। নিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰিলে জিলা আয়ুক্তই। সম্পাদকীয় পৃষ্ঠালৈ আহিছো। নতুন সামাজিক ব্যাধি ট্ৰল এই প্ৰসংগৰে আমাৰ অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। জলবায়ু পৰিৱৰ্তন আৰু অসমৰ কৃষিখণ্ড এই প্ৰসংগৰে নিয়মীয়া বাৰ্তা কাকতে। মধ্যপ্ৰাচ্যৰ উত্তেজনাই সৃষ্টি কৰা তৈল সংকটৰ মাজতে ইন্ধনৰ বাবে বিকল্প পথৰ সন্ধানত ভাৰত এই প্ৰসংগৰে দৈনিক অসম কাকতে। অশান্ত মধ্যপ্ৰাচ্যত শান্তিৰ প্ৰয়াস এই শিৰোনামেৰে অসমীয়া খবৰ কাকতে। ইউনিফৰ্ম চিভিল কোড এই প্ৰসংগৰে অসমীয়া প্ৰতিদিন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পৃষ্ঠালৈ আহিছো। শুভমন গিলৰ নেতৃত্বত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট দল ঘোষণা। চেন্নাইত হ'ব বিগ বেছ লীগৰ 2026-27 ছিজনৰ উদ্বোধনী মেচ। মালয়েছিয়ান মাষ্টাৰ্ছৰ মূল ৰাউণ্ডত অস্মিতা চলিহা। অপেন পিকেল বলত অসমৰ মানসিনী হাজৰিকাৰ ত্ৰিমুকুট অৰ্জন। প্ৰিয় শ্ৰোতা, আজিৰ পৰাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজিৰ পৰা অনুষ্ঠানটি ইয়াতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আগবঢ়োৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ পঞ্চম খণ্ড।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো আৰু আৰম্ভ কৰিছো স্মৃতিৰ দিনলিপিৰ আৰু এটি পৃষ্ঠা। আমি কথা পাতি আছো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এসময়ৰ সঞ্চালক আৰু আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে। আজি তেখেতৰ দিনলিপিৰ এয়া পঞ্চম খণ্ড। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: আমি চতুৰ্থ খণ্ডলৈ কথা পাতিলোঁ, আপুনি ডিব্ৰুগড়ৰ পৰা উভতি পুনৰ গুৱাহাটী পালেহি। এতিয়া এইটো 95 চনৰ কথা, গুৱাহাটীত আপোনাৰ দ্বিতীয়টো ইনিংছ, দ্বিতীয়টো অধ্যায়। মই যদি কওঁ যে ডিব্ৰুগড়ৰ পৰা আপুনি কি লৈ উভতি আহিল, একাষাৰে কি ক'ব পাৰিব?
3: একাষাৰেতো মই প্ৰমোশ্যন লৈ আহিলোঁ বুলি ক'ম নিজৰ। মই AHD হিচাপে প্ৰমোশ্যন পাইছিলোঁ ডিব্ৰুগড় থাকোঁতে।
2: হয়।
3: তাৰপিছতে বহুত অভিজ্ঞতা লৈ আহিছোঁ, কিন্তু সেইখিনি অভিজ্ঞতা অৱশ্যে মোৰ ইয়াতো আছিলে, কিন্তু সেই মানৱৰ ক্ৰমবিকাশৰ যিটো
2: অভিজ্ঞতা
3: সেইটো মোৰ কাৰণে ডাঙৰ অভিজ্ঞতা আছিলে।
2: হয়। তাৰপিছত কওক, গুৱাহাটীত আহি আপুনি কি অনুষ্ঠান চোৱা চিতা কৰিলে?
3: নাই, এই ইয়াতে বৰ আমোদজনক কথাটো হ'ল কি, ডিচেম্বৰৰ মই 95 চনত আহিলোঁতো, আহি মই বেডিং পত্ৰ খুলিবই পৰা নাই, নুখোলোঁতে তেতিয়া আকৌ এই আকৌ MK সিং ইয়াত ডাইৰেক্টৰ, তাৰ পৰা ইয়াত আহিল, মোক অৰ্ডাৰ দিলেই। মই ক'লোঁ না, মই বেডিং খোলা নাই, নতুনকৈ ডিফু ষ্টেচনটো ইনাগ্ৰেশ্যন হ'ব সেইটোত। তেতিয়া মই 25 জানুৱাৰীত 96 চনত মোকটো দিলে পঠিয়াই, মই আকৌ তালৈ গ'লোঁ। মোৰ লগত খনিন পাঠক বুলি এজন প্ৰগ্ৰাম এক্সিকিউটিভ মোৰ লগত গৈছিলে আৰু বাকী ইঞ্জিনিয়াৰিঙৰ ষ্টাফ আছিলে। অতুল দত্তৰ নাম ল'ব লাগিব,

0: পাটোৱাৰী হক এইবোৰ চব ইয়াতে আছিলে আগতে, সেইবোৰ লগত লৈ বৈশ্য এনেকৈ গৈ যেতিয়া পালোঁ মানে ইমান দুখ লগা অৱস্থাত ৰেডিঅ' ষ্টেচন এটা আছে প্ৰায় এক ফাৰলং ডেৰ ফাৰলংমান দূৰত পাহাৰৰ এটা টিলাত, মানে কোৱাৰ্টাৰবিলাক আছে, কোৱাৰ্টাৰত মানুহ নোসোমাওঁতে দুৱাৰ খিৰিকী চব লৈ গুচি গ'ল, একো নাই তাত। এতিয়া আমি যিকেইটা আছিলোঁ সেইকেইটা গৈ আমি অফিচৰ যিটো বিল্ডিং, অফিচৰ ষ্টুডিঅ' আছে, তাৰপিছতে ডিউটি ৰুমৰ আছে, এই গোটেই ষ্টুডিঅ'ৰ হেৰি যিটো কেম্পাছ আমি তাতে আছিলোঁ। তাতে পানীৰ ব্যৱস্থা নাছিল, টেংকি এটা বনাই থৈ দিছে। এতিয়া মই বহুত ৰিকুৱেষ্ট কৰি মেলি ফায়াৰ ব্ৰিগেড যে আমাক পানী দিয়েহি, টেংকিত ভৰাই দিয়েহি, তাৰপিছতে আৰু লিখা মেলা কৰি মেলি তাতে এটা ৱাটাৰ ছাপ্লাই, আমাৰ পিছৰ এটা মানে টিলা, সেই টিলাটোৰ এটা ৱাটাৰ ছাপ্লাইৰ টেংকি আছে, তাৰ পৰা আমি পানী অনাৰ ব্যৱস্থা কৰিলোঁ। তেওঁলোকে পাইপ এডাল বহুৱাই দিলে, দুদিন মাত্ৰ পানী আহিছে বুলিলে, সেই দুদিন পানী অহাৰ পিছত পানী ফ'ৰ্চটো কমি গ'লগৈ। আমি বোলো কি হ'ল, আমি আকৌ গ'লোঁ, বোলো কি হৈছে, পানী কেলেই নাহে, বোলে আমিতো পানী ঠিকেই পঠিয়াই আছোঁ, বোলো বলকচোন চাওঁগৈ বুলি যেতিয়া আমি বিচাৰি পালোঁগৈ, মানে আপুনি আচৰিত, গোটেই পাইপ ফুটা কৰি কৰি গাঁৱৰ মানুহবিলাকে পাইপ লগাই লগাই পানী ঘৰে ঘৰে পঠিয়াই আছে, গতিকে এই ফ'ৰ্চটো আমাৰ তালৈ নাহে। সেইটো এটা অভিজ্ঞতা, আৰু একো নাই, আমি মানে কি আৰু, এই তলত এটা কুঁৱা আছে বহুত তলত, পাহাৰৰ তলত, আমি তাতে গা ধুব যাওঁ, গোটেইবোৰ একেলগে যাওঁ গা ধুবলৈ, গা ধুই বাল্টিং প্ৰত্যেকে এটা এটা লওঁ, সেইটো মানে পানী অহাৰ আগত, পানী তাৰ পৰা উঠাই লৈ আহোঁ, আহোঁতে আহোঁতে আধা বাল্টি পানী আহে, ওপৰলৈকে আহোঁ আৰু। আচ্ছা, দ্বিতীয় আমোদজনক ঘটনা, প্ৰথম ৰেকৰ্ডিং কৰিছোঁ, ৰেকৰ্ডিং কৰোঁতে এই কাষত ধৰমনালা বুলি এখন ঠাই আছে, এই তলত, তাতে এখন প্ৰাইমেৰী স্কুল আছিল, এই ল'ৰা ছোৱালীখিনিক আমি ইনভাইট কৰিলোঁ, গ'ল তেওঁলোকে, গান ৰেকৰ্ডিং কৰি আছে বুজিছে, মানে কৰোঁতে কৰোঁতে মানে গান শেষ হ'ল, তেওঁলোক গ'ল, যোৱাৰ পাছত মানে দেখিলোঁ পিছদিনাখন আমাৰ এটা বাপুৰাম বুলি এটা পিয়ন আছিলে, সেই ঘৰটো সাৰিছিল, ষ্টুডিঅ' সাৰি ইমানমান জাবৰ ওলাইছে, আমি বোলো এই ইমানখিনি জাবৰ কেনেকৈ ওলাল, তাৰপিছত চালোঁ যে ইহঁতে ল'ৰা ছোৱালীবোৰে এই যে বহি আছিলে গান গোৱাৰ আগেই, সিহঁতে মানে এই কাৰ্পেটত মানে নোমবিলাক যে আছিল পূৰা গোটেই মানে কৈছোঁ নহয় চিঙি চিঙি চিঙি চিঙি গোটেইখিনি শেষ কৰি দিলে ইহঁতে। ইয়াতে এটা কথা মই ক'ব লাগিব, আমি এটা নতুন ঠাইত গৈছোঁ, তাতে আমাৰে এগৰাকী শিল্পী, আধুনিক গীত আৰু ভজনৰ শিল্পী মধুমিতা বৰা ভট্টাচাৰ্যী আৰু কমল সিং, কমেডিয়ান কমল সিং, সিহঁত দুটা তাতে আছিলে, আমাক যিমান সহায় কৰিছিল এই অনুষ্ঠানটোত, মানে আৰ্টিষ্ট গোটোৱাৰ পৰা আৰম্ভ কৰি যিমান যি লাগে, মই ইহঁত দুজনৰ নাম যদি মই নলওঁ তেতিয়াহ'লে বৰ মানে
1: লাগে,
0: হয় গতিকে মধুমিতাই আমাক যথেষ্ট হেল্প কৰিছিল, আৰু মধুমিতা তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ মোৰ ভালেই বন্ধু,
1: তেখেত আমাৰ শিল্পীও,
0: শিল্পী আধুনিক গীতৰো আৰু ভজনৰ শিল্পী,
1: হয়, সেইটো হৈছে দীপুৰ কথা, কিন্তু দীপুত আপুনি কিমান সময়,
0: এক বছৰ, মই প্ৰথমে ছমাহৰ কাৰণে দিলে, ছমাহতকৈ বেছি দিব নোৱাৰে তোৰ, গতিকে ছমাহত মই আহিলোঁ, মোৰ অৰ্ডাৰ যেতিয়ালৈকে আছিল, আহি পাই দেখিছোঁ নাই নাই আৰু ছমাহ লাগিব বুলি কৈ লগত খনিন পাঠক ইয়াত থাকি গ'ল, ৰাজেন শৰ্মাক পঠিয়াই দিলে আমাৰ তালৈ, আকৌ মই গ'লোঁ, এবছৰ কাল তাতেই কটালোঁ। আচ্ছা, তপন দত্ত আছিল আমাৰ লগত ডিউটি অফিচাৰ, গতিকে খুব কম আছিলে কাম, কষ্ট পাইছিলোঁ, মানসিক কষ্ট এটা আছিল, কাৰণ আমি কাম কৰা মানুহ তেতিয়া, কাম নতুন ষ্টেচন আছিল,
1: নতুনকৈ মানে তাত ডিফুত এটা নতুন আৰ্টিষ্টৰ এটা ভাণ্ডাৰ গঢ়ি তোলা বা সেই ধৰণৰ কামবিলাক তেতিয়াৰ সময় কথাটো, গতিকে সেইখিনি, তাৰোপৰি তাৰ যিটো লেংগুৱেজ, যিটো ভাষাত তাৰ ট্ৰেঞ্চলেশ্যন হৈছিলে, এইটো কাৰ্বিত হৈছিলে, গতিকে সেইটো এটা অচিনাকি,
0: তাতে আমাৰ ইয়াৰ পৰাই গৈছিলে জাউনিচ ৰংফাৰ, তেওঁ গৈছিলে, তেওঁ আছিলে, তেওঁ আমাক চোৱা চিতাত মানে সহায় কৰি দিছিলে, আৰ্টিষ্টখিনি অনাৰ কাৰণে সহায় কৰিছিল, বিশেষকৈ কাৰ্বি প্ৰগ্ৰেমৰ কাৰণে,
1: সেইটো অভিজ্ঞতা, গতিকে আপুনি গুৱাহাটীত আহিল যদিও কাৰ্যত আপুনি এবছৰ ডিফুতেই কটাব,
0: ডিফুতে কটালোঁ,
1: তাৰপিছত আকৌ
0: গুৱাহাটীলৈ
1: আহিলে, এতিয়া তাৰপিছত কওক গুৱাহাটীত নতুন অভিজ্ঞতা কি হ'ল,
0: গুৱাহাটীত নতুন অভিজ্ঞতা, মই গুৱাহাটীত এটা কথা ক'ব লাগিব, দিলীপ শইকীয়াৰ নামটো ল'ব লাগিব, তেখেত ৰিটায়াৰ কৰিছে, বন্তি বৰপূজাৰী আৰু কৌস্তুবণি শইকীয়া, মই তেতিয়া ইয়াত যেতিয়া আহোঁ দিলীপ শইকীয়াক মই মানে খুব জোৰ জবৰদস্তি মই স্ক্ৰিপ্ট লিখাওঁ, 5 মিনিটৰ স্ক্ৰিপ্ট, তেতিয়া সুৰ আৰু সংলাপ বুলি এটি অনুষ্ঠান আছিলে, সেই তাৰ কাৰণে লিখোঁ, আৰু সেই সুৰ আৰু সংলাপ মই এনেকুৱাকৈয়ে লিখোঁ মোৰ নিজৰ মানে ঘৰত ঘটি থকা ঘৰৰ কাষত।

0: টকা। এটা সময়ত গৈ মানে আৰু মানে মই যাৰ ঘৰত আছিলোঁ তেওঁলোকৰ মানে মানে শ্ৰীমতী মালিকনীয়ে মালিকনীয়ে খুব ৰেডিঅ' শুনে আৰু মই তেওঁলোকৰ মানে কিছুমান হেৰি মই দিলীপ শইকীয়া কওঁ আৰু দিলীপ শইকীয়াই লিখে। অৱশেষত মই ঘৰৰ পৰা বাহিৰ হৈ যাব লগা হ'ল ভাড়া ঘৰৰ পৰা, খেতি পঠিওৱা বুলিয়েই ক'ব লাগিব আৰু।
1: মানে আপুনি গৃহকন্দল গৃহকন্দল ৰাইজৰ আগত প্ৰকাশ কৰি দিলে?
0: ঠিক গৃহকন্দল নহয়, মানে খুব ভাল, মানে ইমান ৰেডিঅ' শুনে। আৰু এই সৰু যেনে ধৰক কি কয় হাজবেণ্ডে ফুলকবি লগাইছিলে সৰু সৰু, খুব খুচি থাকে, একোৱেই নহয়। মই তাকে এনেই ক'লোঁ বোলো হেৰি এই দিবহে, ঠাণ্ডা দিন পৰিছে, মিছাই কোটত লগাম, ডাঙৰটো নহয়ে, এই তেনেকুৱা ধৰণৰ কথা কিছুমান।
1: গতিকে ৰেডিঅ'ৰ শ্ৰোতাৰ ঘৰৰ ভিতৰৰ কথা আনি পেলাই আপুনি ৰেডিঅ'ত প্ৰকাশ কৰিলে, গতিকে মালিক মালিকনীয়ে গম পালে যে আমি এতিয়া এটা চৰ্চাৰ বিষয় হৈ পৰিছোঁ, গতিকে ভাড়াতীয়াক খেদি পঠিওৱাই ভাল।
0: নাই এতিয়া কোনেওতো গম নাপায় যে সেইটোৱে, এইটো মই ময়ে জানো। মই দিলীপ শইকীয়া কওঁ, দিলীপ শইকীয়া লিখি দিয়ে, আমি সুৰৰ সংলাপ চলালোঁ। তাৰপিছতেই আহিলে কৌস্তুভমণি শইকীয়া, তুৰাত আছিল, তুৰাৰ পৰা লৈ আনিলোঁ। তেতিয়া মই DDG অফিচতো আছোঁ, ডুৱেল চাৰ্জ কৌস্তুভমণি শইকীয়াক লৈ আনিছোঁ এটা কাৰণতে, ৰংচৰাই লিখিবলৈ। আৰু সেই ৰংচৰাই মোক মানে আকাশবাণীৰ কেন্দ্ৰৰ জৰিয়তে মোক মানে ৰাইজৰ আগত মানে এটা স্বীকৃতি দি দিলে। নামটো আছিলে দেউতা ছাৰ ৰংচৰাৰ, ৰংচৰাৰ দেউতা ছাৰ বুলি ক'লে মই যিকোনো ঠাইতেই যাওঁ, মানে মানুহক যদি মানে কওঁ আৰু যে মই দেউতা ছাৰ, তেওঁলোকেও ময়ে সোধোঁ বা আপোনালোকে ৰেডিঅ' শুনেনে, এই তেনেকুৱাকৈ মানে কিছুমান হেৰি, মানে মই কৌস্তুভমণি শইকীয়াৰ ওচৰতো ঋণী আৰু বন্তি বৰপূজাৰী। আকাশবাণী গুৱাহাটীত নাটক যদি কিবা কাৰণত কোনোবাই পঠিয়ায়, যদি অকণমান মানে নতুন বিয়া হোৱা মানে পুত্ৰ বোৱাৰীৰ ৰোল থাকে, মই দুখনমানত মই নিজেই দেখিছোঁ তেওঁলোকে লিখিয়ে পঠিয়াই দিয়ে, এই দুটা চৰিত্ৰ কিন্তু আপোনালোকে দীনেশ দাস আৰু বন্তি বৰপূজাৰীক দিব দেই, দুই কৰিলে বৰ ভাল লাগে।
1: হয়,
0: সেইটোৱে মানে আমাৰ বহুদিন, ঠিক যেনেকৈ মহেন্দ্ৰ দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু মীৰা বাইদেউ এটা যুগ আছিলে, এই ঠিক তেনেকৈ বন্তি বৰপূজাৰী ময়ো যথেষ্ট কৰিছোঁ নাটক।
1: হয়, একে সময়তে ইয়াতে আপোনাৰ আৰু সহকৰ্মী কোন কোন আছিল, তেখেতসকলৰ লগত সম্পৰ্ক কেনেকুৱা হ'ল? মানে তেখেতসকলৰ সম্পৰ্ক মানে মই ঠিক কাৰ্য হেৰিৰ মাজত, যে আপোনাৰ অনুষ্ঠান চলাই নিয়াৰ সময়তে কেনেকৈ পালে সহকৰ্মী হিচাপে? সূৰ্য দাসৰ কথা কৈছোঁ, আপুনি কমল শৰ্মাকো পাইছে তেনেকৈ, সেইখিনি আপোনাৰ একে সময়
0: একে সময়ত সূৰ্য দাস, কমল শৰ্মা, মই, ৰাজেন শৰ্মা, এইবোৰতো একেলগে ইণ্টাৰভিউ দিয়া, একেলগে একেখন ট্ৰেইনতে গৈছোঁ ইণ্টাৰভিউ দিব।
1: হয়, তেখেতসকলক আপুনি সহকৰ্মী হিচাপে পালে আকৌ মানে কিবা আৰু ডিব্ৰুগড়তো পাইছিল বোধ কৰোঁ কিছুদিন,
0: ডিব্ৰুগড়ত মই কমল শৰ্মাক পাইছোঁ।
1: হয়, তাৰপিছত এতিয়া এই যে গুৱাহাটীত আহি আপুনি যে আকৌ চালে, তেতিয়া আপুনি কিন্তু সহকাৰী কেন্দ্ৰ সঞ্চালক হিচাপে আছে, গতিকে তেতিয়া আপোনাৰ কামখিনি যথেষ্ট প্ৰশাসনিক হৈ গ'ল। ঠিক সেই অনুষ্ঠান কাৰ্যনিৰ্বাহকে যিদৰে শিল্পীৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰখা সেইটো কথা নাথাকিল, তেতিয়া কিন্তু আপুনি যিহেতু আপুনি অনুষ্ঠানৰ মানুহ, আপুনি নিজে জড়িত হোৱা বিষয়টো কি আছিল, নাটক নে আৰু?
0: নাই মই নাটক, আচলতে মই ইমান নাটক কৰিছোঁ গুৱাহাটীত, কোনো লিষ্ট মই দিবলৈ নোৱাৰোঁ, এইকাৰণেই নোৱাৰোঁ যে মই খুব মূল কিছুমান নাটক কৰিছিলোঁ, যে এখন আছিলে মালতী মেম, আৰতি দাস বৈৰাগীয়ে লিখা, আকৌ আৰতি বাইদেৱে লিখা এখন নাটক আছিলে ভাৰাতীয়া, এইখন হাফ এন আৱাৰৰ নাটক আছিল। এইবোৰ নাটকৰ কোনো ৰেকৰ্ড নাই, তাৰমানে আছে ৰেকৰ্ড মানে চিডিত আছে এতিয়াও, কিন্তু মোৰ কাৰণে ৰেকৰ্ড তেনেকৈ, কাৰণ এটা যে কণ্ট্ৰেক্ট এখন যে পাওঁ সেইটো মোৰ তাত নাছিল।
1: না, আপোনালোকে কণ্ট্ৰেক্ট পাইছিল জানো?
0: নাই,
1: নাই, যিহেতু আপোনালোকে আমাৰ
0: কেন্দ্ৰৰ,
1: হয়, কেন্দ্ৰৰ যিসকল শিল্পী তেওঁলোকৰ লগত কোনো তেনেকুৱা চুক্তি পত্ৰ
0: নাই, নাই, নাই, নাই,
1: গতিকে সেই মানে লিখিত হোৱা হেৰিটো নাই আৰু, আপোনাৰ কাগজ পত্ৰ নাই,
0: কিন্তু মোৰ তাত আছে আৰু মই ক'ত ক'ত কি কি কৰিছিলোঁ। এই এই দুইখন নাটক খুব ইম্পৰ্টেণ্ট নাটক, আৰু ইয়াত মই কৈছোঁৱেই, ইয়াতে জংচন নাটকখন মই কৰিছিলোঁ প্ৰডাকশ্যন। তাৰপিছতে আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা কওঁ, মই এতিয়া ডিব্ৰুগড়ত এখন নাটক কৰিছিলোঁ, দূৰলৈ নিদিবা মোক বুলি, তাতে মাক আৰু জীয়েকৰ চৰিত্ৰ দুটা আছিলে, এজন মঞ্জুলা দাস আৰু সৰু ছোৱালী এজনী আছিল তেওঁৰ জীয়েক, এতিয়া তেওঁ জয়পুৰত থাকে। তো সেই ছোৱালীজনী এই স্কুলৰ পৰা আহে, আমাৰ অজয়ানন্দ বৰাৰ ছোৱালী সৰু। তো মই কি কৰিছিলোঁ সেই নাটকখনত, মঞ্জুলা দাসক মানে কাটি কাটি কাটি কাটি ডাইলগবিলাক লৈছিলোঁ, আৰু এই মামু বুলি কৈছিলোঁ দেই ছোৱালীজনী, তাইকো মই তেনেকৈ স্কুলৰ পৰা অহাৰ পিছতহে মই তাইৰ কণ্ঠটো লৈছিলোঁ, আৰু সেইবোৰ মানে মাকেও দেখা নাই জীয়েকক, জীয়েকেও মাকক দেখা নাই, যোৰা দি দি দি

ইমান পৰে স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল। হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
5: নলওঁ।
4: যোৱা মাহত হেতু লৈছিলো।
5: আৰু এযোৰ?
4: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
5: বৰ জ্ঞানী।
4: এতিয়া যোৱা।
6: RBI কয়
4: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ,
7: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
10: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
9: তাৰ মানে?
10: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
9: তাত কি হয়?
10: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
9: মানে
10: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
9: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: আজি পুৱা 9:20 প্ৰভাতী তৰংগ সীমান্ত বাৰ্মাৰ সৈতে। আজিৰ বিষয়, আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। ষ্টুডিঅ'ত উপস্থিত থাকিব খাদ্য বিশ্লেষক অনুপম গগৈ। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব।

0: barkak sapok.
1: Our voice gets you heard everywhere.
0: Biggapon jonohadharonok hojak koribului aru sarkari asonir bishoye obogoto korabului amar phone number ti hoise
1: 6900453528.
0: Akashbani Guwahati sarbokkhon sarbotro apunar hoite.
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া ক্রমে 7:55 আঞ্চলিক বাতৰি 8:00 সমাচার প্রভাত আর 8:15 মর্নিং নিউজ শুনবলে পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জল ভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হ'ব বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিক্কিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18 চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ নীতি 2026 খচৰা আন্তঃ মন্ত্ৰালয় পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনি শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25 পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকু ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
5: এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কিম, গতিকে সেই প্ৰথমটো স্কিম আমি বকছাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে জানাৰ কাৰণে আজি ইয়াত উপস্থিত আছিলোঁ। স্কিমখননো কেনেকুৱানো কি, গতিকে বেছিকেলি এই স্কিমখন পাইপ লাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। কেনেল

0: growth by 1.6%. DGCA orders further inspection of fuel control switch of an Air India Boeing 787-8 aircraft following technical snag earlier this year. And in IPL cricket, Rajasthan Royals beat Lucknow Super Giants by 7 wickets in Jaipur. And with that, we end the morning news. Have a nice day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল লক্ষ্য হীৰে দাসৰ। গীতিমালিকাত এইবাৰ এয়া অনিল কলিতাৰ ৰচনাৰে হীৰেণ চন্দ্ৰ শৰ্মাৰ কণ্ঠৰ গীত, প্ৰযোজনা জন্মী দাসৰ।

0: সেয়া আছিল কেশৱ মহন্তৰ ৰচনাৰে ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰৌ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক দীপংকৰ ডেকাৰ ৰচনাৰে পদ্মনাভ বৰদলৈৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: দীপংকৰ ডেকাৰ ৰচনাৰে সেয়া আছিল পদ্মনাভ বৰদলৈৰ গ্ৰন্থৰ গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক ইপ্সিতা হাজৰিকাৰ কণ্ঠত গীতাঞ্জলি মহন্ত বৰুৱাৰ ৰচিত গীত, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

0: আজি পুৱা 9:20 প্ৰভাতী তৰংগ হিমন্ত বৰ্মাৰ সৈতে আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। এই বিষয়ে আজি ষ্টুডিঅ'ত উপস্থিত থাকিব খাদ্য বিশ্লেষক অনুপম গগৈ। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আজি নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত ডক্টৰ নমিতা বৈশ্যৰ গল্প আৰু পিনাকপানী বশিষ্ঠৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা, নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ, শক্তিপীঠ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জলভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ' নীতি 2026ৰ খচৰা আন্তঃ মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে কয়। কালিৰ বৈঠক ফলপ্ৰসূ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হমাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উচকো সহী কেছে উপয়োগ কিয়া যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন চে লেকৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ সহী প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হমাৰে CR পাটিল চাহাব হমাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে ইয়ে আয়োজন কি হে মে উচকো বিশেষ ৰূপে ধন্যবাদ দেনা চাহতা হুঁ আৰু সাৰি নৰ্থ কে জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ লাষ্ট 12 ইয়াৰ্ছ হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আজ ফৰ আৱাৰ স্পীডি গ্ৰ'থ।
1: কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে এই শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়।
3: নৰ্থ ইষ্ট যিসকো হাম স্নেহ আছে শ্ৰদ্ধা আছে অষ্টলক্ষ্মী কেতে সে আইয়ে সবি আৰ্টিসান ভাই আৰু বেহনে সবক মই স্বাগত কৰতি হু মই ধন্যবাদ দেনা চাহতি হু ডিপাৰ্টমেণ্ট কো ऐसे ऐसे कलाकारों को आर्टिस्टिक नॉलेज जानने वालों को अब खोज

0: के निकाले, इन फ्यूचर उस चीज को हम बढ़ा सकते हैं, क्योंकि उनके लिए जो सपोर्ट सिस्टम चाहिए मशीन से लेकर के और जो भी जरूरत चीजें उनको चाहिए, हम उनको कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 2,000 কোটি টকা মোকলাই দিছে। ইয়াৰ লগে লগে অঞ্চলটোলৈ ৰাষ্ট্ৰীয় ঘাইপথ শিতানত মোকলাই দিয়া ধনৰাশি 3,500 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই পুঁজি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দলং আদি নিৰ্মাণত ব্যয় কৰা হ'ব। জাননীখনত কোৱা হৈছে যে 2026-27 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 17,558 কোটি টকা ব্যয়ৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছিল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25টা পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকো ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
2: এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কিম, গতিকে সেই প্ৰথমটো স্কিম আমি বকছাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে জানাৰ কাৰণে আজি ইয়াত উপস্থিত আছিলোঁ। স্কিমখননো কেনেকুৱানো কি, গতিকে বেছিকেলি এই স্কিমখন পাইপলাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। এই কেনেলটো আমি বনোৱাৰ কাৰণে বহুত আমাক মাটিৰ প্ৰয়োজন হয়, জেগাৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সাপেক্ষে তেওঁলোকে পাইপলাইনৰ জৰিয়তে পানীটো দিয়াৰ ব্যৱস্থা কৰিছে।
1: ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ঃ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। আজি মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণ সামৰি দিনৰ 10 বজাত গুৱাহাটীলৈ ঘূৰি আহিব। তেওঁ দুপৰীয়া আহঁতগুৰি আৰু ধৰণতোলাৰ প্ৰস্তাৱিত মেগা উদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰিব।

0: ইয়াৰ পাছত তেওঁ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। বিজনী চহৰৰ উৰণ সেতুৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাছাৰ জিলাৰ জামালপুৰৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা 7টা মাদক দ্ৰব্য ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত ইতিপূৰ্বে লোকপিয়ল আৰম্ভ হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ কৰে। ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক যশস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। গুৱাহাটীত কালি BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পেট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাছত ঔষধৰো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিবিধ ঔষধত 10 শতাংশতকৈ দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম, পেট্ৰল, ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ মাজতে ৰাইজলৈ অধিক দুঃখবৰ, শীঘ্ৰে বৃদ্ধি পাব ঔষধৰ দাম। বিগত 5টা দিনত দ্বিতীয়বাৰলৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱা বাতৰিটোৱে অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকততো প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পেট্ৰল ডিজেল পুনৰ 90 পইচাকৈ দাম বৃদ্ধি শিৰোনামেৰে বাতৰিটো কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দি টাইমছ অফ ইণ্ডিয়া, দি আছাম ট্ৰিবিউন কাকততো ইন্ধনৰ মূল্য বৃদ্ধিৰ বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সাংগঠনিক বিষয়, চৰকাৰৰ সংকল্প পত্ৰ, ৰূপায়ণৰ ৰূপৰেখা আৰু মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বাতৰিটো দি চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকততো একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কালি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক নদী সংযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰী কৰে। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। মিয়াক মূলসুঁতিৰ অসমীয়াৰ স্বীকৃতিৰ ধৃষ্টতা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এনে মন্তব্যক ভয়ংকৰ জাতিদ্ৰোহী আখ্যা দিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: ধন্যবাদ ঋতুস্মিতা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেণ দাসৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ। শক্তিবিধ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি লৈ আহিছো বৰপেটা জিলাৰ ৰেহৰূপ। আমাক সংগ দিছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। যোৱা বিধানসভা নিৰ্বাচনত বৰপেটা জিলাত অসমৰ ভিতৰত তৃতীয় সৰ্বাধিক ভোটদান হয়। ব্যাপক হাৰত হোৱা ভোটদানে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী কৰে। ভোটদানৰ ক্ষেত্ৰত জিলাখনৰ এনে সফলতা সন্দৰ্ভত আকাশবাণীৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ এক প্ৰতিবেদন।
2: যোৱা অসম বিধানসভা নিৰ্বাচনত বৰপেটা জিলাত 93.32% ভোটদান হয়। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা অনুসৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটদান হয় দক্ষিণ শালমৰা মানকাছ জিলাত। ইয়াৰ পাছতে দ্বিতীয় সৰ্বাধিক ভোটদান হয় ধুবুৰী জিলাত। তাৰ পাছতে বৰপেটা জিলাত ভোটদান হয়। বৰপেটা জিলাত ভোটদানৰ হাৰ ৰাজ্যৰ অধিকাংশ জিলাৰ তুলনাত পূৰ্বৰে পৰা অধিক। এইবাৰ সেই হাৰ আৰু অধিক বৃদ্ধি হয়। ইয়াৰ মূলতে হল জিলাখনৰ ৰাইজৰ মাজত ভোটদানৰ প্ৰতি গঢ়ি উঠা সজাগতা। সেইকাৰণে ভোটদান কৰিবলৈ জিলাখনৰ পৰা দূৰ দূৰণিত থকা লোকো নিৰ্বাচনৰ দিনটোত ঢপলি আহে। তেওঁলোকে পৰম উৎসাহেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। এইবাৰ যোৱা 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হয়। সেইদিনাৰ আগবেলাৰ বতৰ যথেষ্ট প্ৰতিকূল আছিল। অথচ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিকূল বতৰৰ মাজতে বহু ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী সৃষ্টি হয়। ভোটাৰ মাজত ভোটদানৰ প্ৰতি সজাগতা তথা দায়বদ্ধতা বৃদ্ধিত জিলা নিৰ্বাচন বিভাগেও সক্ৰিয়তাৰে কাম কৰি আহিছে। ভোটদানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ জিলা নিৰ্বাচন বিভাগে বিভিন্ন কাৰ্যসূচী নিৰ্বাচনৰ বহু পূৰ্বৰ পৰাই ৰূপায়ণ কৰে। অন্যান্য মাধ্যমৰ উপৰিও সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰেৰে জিলাবাসীৰ মাজত ভোটদানৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ চেষ্টা চলোৱা হয়। তাৰ ফলাফল নিৰ্বাচনৰ দিনটোত প্ৰতিফলিত হয়। ইয়াকে লৈ বৰপেটা জিলা নিৰ্বাচন বিভাগো উৎসাহিত হৈছে। অসমৰ ভিতৰতে তৃতীয় সৰ্বাধিক ভোটদান সম্ভৱ কৰাত জিলা নিৰ্বাচন বিভাগৰ ভূমিকা সেয়েহে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। জিলাখনৰ বৃহৎ অঞ্চল ভৌগোলিকভাৱে অতি জটিল। এই অঞ্চলবোৰ ব্ৰহ্মপুত্ৰৰ চৰত অৱস্থিত। এনে স্থানতো নিৰ্বাচন বিভাগে ভোটকেন্দ্ৰ স্থাপন কৰে। গতিকে জিলাখনৰ এজনো ভোটাৰ যাতে ভোটদানৰ পৰা বাদ নপৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা নিৰ্বাচন বিভাগে গঢ়ি তোলে। এনেধৰণৰ ব্যৱস্থাৰ বাবে ৰাইজো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহে।
1: ভাৰত চৰকাৰৰ এখন ধৈৰ্যবাহী আঁচনি হল স্বচ্ছ ভাৰত মিছন। দেশবাসীৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি কৰি ভাৰতবৰ্ষক এখন পৰিষ্কাৰ দেশৰূপে গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণৰো স্বাস্থ্য ৰক্ষা কৰাটোৱে হল এই অভিযানৰ মূল লক্ষ্য। বৰপেটা জিলাৰ এখন চৰকাৰী শিক্ষানুষ্ঠানে এই অভিযানক সফল কৰাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে আমাৰ সংবাদদাতাই।
2: স্বচ্ছ ভাৰত অভিযান দ্বিতীয় অধীনত স্বচ্ছ পৰিৱেশ গঢ়ি তোলাত সজাগতা সৃষ্টি আৰু স্বাস্থ্য ৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰা আদি ক্ষেত্ৰত বৰপেটাৰ PMC 1122 নম্বৰ নাৰ্চাৰী কাম প্ৰাইমাৰী বিদ্যালয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ স্বচ্ছ ভাৰত অভিযান দ্বিতীয়ৰ অধীনত প্ৰশংসিত হোৱা শিক্ষানুষ্ঠানখনত সম্প্ৰতি 350 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইয়াৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ শিক্ষানুষ্ঠানখনৰ চৌহদ প্লাষ্টিক মুক্ত কৰা হৈছে। অভিভাৱকসকলকো সজাগ কৰাত বিদ্যালয় কৰ্তৃপক্ষ সফল হৈছে। বিদ্যালয়খনৰ লগত জড়িত সকলোৱে ভাগে ভাগে চৌহদ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ দায়িত্ব পালন কৰি আহিছে। আকৌ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা পাচলিৰ বাকলি অতি সহজ পদ্ধতিৰে পচনশালৈ পৰিণত কৰি সেই সাৰ বিদ্যালয়ৰ বাগিচাত ব্যৱহাৰ কৰা হয়। ইয়াৰ সমান্তৰালকৈ হাত ধোৱা ব্যৱস্থা, অনাময় ব্যৱস্থা, ডাষ্টবিনৰ ব্যৱহাৰ আদিও স্বাস্থ্যসন্মতভাৱে গঢ়ি তোলা হৈছে। দায়বদ্ধতা বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাও সৰু সুৰা চাফাই কাৰ্য কৰা হয়। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰী মধুস্মিতা চৌধুৰীয়ে কয় যে সকলোকে সামৰি লৈ তেওঁলোকে এই অভিযান চলাই আছে।
1: বৰপেটা জিলা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ইয়াৰ ফলত ড্ৰাগছ ব্যৱসায়ী, সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীও ধৰা পৰিছে। জিলাখনত ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: বৰপেটা আৰক্ষীয়ে শেহতীয়াকৈ সদৰি কৰে যে যোৱা মাৰ্চৰ পৰা চলোৱা অভিযানত এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে জিলাখনত নিষিদ্ধ ড্ৰাগছ সম্পৰ্কীয় 36টা গোচৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে। ইয়াৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা হ'ল 43 জন। আৰক্ষীৰ তথ্য অনুসৰি এই সময়ছোৱাত নিষিদ্ধ ইয়াবা টেবলেট 12,249টা, হেৰইন 324.51 গ্ৰাম, নগদ ধন 21,87,345 টকা জব্দ কৰা হয়। তদুপৰি বৃহৎ পৰিমাণে নিষিদ্ধ কফ চিৰাপৰ বটলো জব্দ হয়। ড্ৰাগছ বিৰোধী অভিযান জিলাখনত পূৰ্ণগতিত অব্যাহত থাকিব বুলি জিলা আৰক্ষীয়ে সদৰি কৰে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শ্ৰোতাসকলে আজি বৰপেটা জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ এই একে সময়তে লৈ আহিম আন এখন।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আগবঢ়া হৈছে প্ৰভাতী তৰংগ। বিষয়, আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। আগবঢ়াইছে সীমান্ত বাৰ্মাই। এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
3: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

সুপ্রভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবে আজি এটা বিশেষ বিষয় আপোনালোকৰ বাবে লৈ আনিছো। আৰু ইতিমধ্যে আমাৰ কৌশিকা বিনীতা ডেকাই জনাইছে যে আজি প্ৰভাতী তৰংগৰ বিষয় হৈছে আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। আৰু জানিম কাৰ পৰা, আজি ষ্টুডিঅ'ত আমাৰ এগৰাকী এক্সপাৰ্ট

0: বিশেষজ্ঞ উপস্থিত আছে। আৰু তেখেত হৈছে অনুপম গগৈ, খাদ্য বিশ্লেষক, যাক ইংলিছত ফুড এনালিষ্ট বুলি কয়, গভৰ্ণমেণ্ট অফ আসাম। আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ প্ৰভাতী তৰংগলৈ।
1: নমস্কাৰ, ধন্যবাদ।
0: আজি এটা আমি অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আনিছোঁ গগৈ ডাঙৰীয়া, মানে আপোনাৰ থালৰ খাদ্য বস্তু নিৰাপদ নে, কিয়নো আমি কথা পাতিবলগীয়া হৈছে বিভিন্ন ধৰণৰ, মাজে সময়ে ধৰক এনেকুৱা ধৰণৰ খবৰ বাৰ্তা আহি থাকে বিভিন্ন ধৰণৰ কথা, বা আমিও এজ এ ৰাইজ হিচাপে বা ঘৰলৈ যিবিলাক বজাৰ কৰি লৈ যাওঁ, কেনেকুৱানো কোৱালিটি কি কি বস্তু খাব লাগে নালাগে, কেনেকৈ পৰীক্ষা কৰিম, তাৰ গুণাগুণ কি আছে, বা তাত কিবা মিশ্ৰিত বস্তু পদাৰ্থ তাত আছে নেকি, সেই খাদ্যত ভেজাল কিবা আছে নেকি, এইবিলাক কথা আজি বিতংকৈ পাতিম। এই খণ্ডটোত আমাৰ দীঘলীয়া এটা যাত্ৰা আছে আদৰ্শ্ৰোতা বোলে জ্ঞাত, আৰু আদৰ্শ্ৰোতা এই অনুষ্ঠান আমাৰ আকাশবাণী গুৱাহাটীৰ যিটো ছ'চিয়েল মিডিয়া পেজ, ফেচবুক পেজ, তাত লাইভ হৈ থাকে। এ আই আৰ গুৱাহাটী বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে, এ আই আৰ কেপিটেল লেটাৰ লিখিব, গুৱাহাটীৰ জি কেপিটেল, বাকীকেইটা স্মল লেটাৰ্ছত লিখি সেই পেজটো আপোনালোকে চাৰ্চ কৰিলে আমাৰ এই অনুষ্ঠান পোনপটীয়াকৈ চাব পাৰিব। আৰু যদি কিবা প্ৰশ্ন থাকে আপোনাৰ মনলৈ, যদি কিবা সুধিবলগীয়া থাকে, বা যদি কিবা বাৰ্তা দিব বিচাৰিছে আমাক দিব পাৰে আপোনালোকে, সেই বাৰ্তা আমি ভাগ বতৰা কৰি ল'ম। আৰু আদৰ্শ্ৰোতা আপোনালোকে জ্ঞাত, এই অনুষ্ঠান আমি এটা গগৈ ডাঙৰীয়া সুৰীয়া যাত্ৰা বুলি কওঁ, ৰাতিপুৱাৰ সময় এটা ভাল লগা সময়, সদায় আমি গীতেৰে আৰম্ভ কৰোঁ, গতিকে এটা সুন্দৰ গীতেৰে আমি আৰম্ভ কৰিব খুজিছোঁ। বোৱাৰী ছবিৰ পৰা মালবিকা বৰাৰ কণ্ঠৰ এটি সুন্দৰ গীতেৰে আজি আমি প্ৰভাতী তৰংগ আৰম্ভ কৰিছোঁ।

0: কেনেদৰে নিৰূপণ এই আইনখন হৈ আছে আমাৰ ইয়াতে ধৰক?
1: ধন্যবাদ এই সুবিধা দিয়াৰ কাৰণে, এইখিনি কথা কোৱাৰ কাৰণে। আমি আচলতে খাদ্য সুৰক্ষা আয়ুক্তালয় অসমৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছোঁ, চলি আছে আৰু চলি থাকিব। এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়। মই গোটেই আৰম্ভণি কৰাৰ আগতে মই এটা কোটেশ্যন দি আৰম্ভ কৰিব বিচাৰিছোঁ। এই কোটেশ্যনটো হৈছে ডাচ চিন্তাবিদ ইৰাস্মাছে কৈছিলে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ। তাৰ অসমীয়াত কোৱা যায় যদি নিৰাময়তকৈ প্ৰতিৰোধটো বেছি ভাল।

0: ডিজিজ আমি নন কমিউনিকেবল ডিজিজ বুলি কওঁ, যিমানখিনি বেমাৰ আপুনি আপুনি সমাজত আমাৰ মানুহৰ মাজত দেখা পাব, প্ৰত্যেকটো বস্তুৰে প্ৰধান কাৰণ হৈছে খাদ্য। গতিকে খাদ্যটো যদি আপুনি নিশ্চিত কৰিব পাৰে, যিটো খাদ্য আপুনি ভালদৰে সুষম আৰু সুৰক্ষিত খাদ্য যদি গ্ৰহণ কৰি আছে প্ৰতিজন নাগৰিকে, তেতিয়াহ'লে তেওঁলোকৰ নিশ্চিতভাৱে থাকিব পাৰে, তেওঁ এটা স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰে, জীৱন স্বাস্থ্যৱান সুখী জীৱন যাপন কৰিব পাৰে, সুখ আৰু স্বাস্থ্যৰ লগত ওতঃপ্ৰোতভাৱে
1: জড়িত।
0: গতিকে আমি এটা নিশ্চিত কৰিব লাগিব যে প্ৰত্যেকজন নাগৰিকে এটা নিশ্চিত কৰিব লাগিব যে তেওঁলোকে যিটো গ্ৰহণ কৰে তেওঁলোকে সেইটো হৈছে সুষম আৰু সুৰক্ষিত খাদ্য গ্ৰহণ কৰে। এতিয়া আপুনি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006 কথা কৈছে, এই আইনখনৰ প্ৰধান লক্ষ্যটোৱে হৈছে যে ভাৰতৰ প্ৰত্যেকখন নাগৰিকৰ কাৰণে সুৰক্ষিত আৰু সুষম খাদ্য নিশ্চিত কৰা। আমি এতিয়া আগতে কওঁ যে প্ৰিভেণ্টিভ হেল্থ কেয়াৰ, দুটা আমি হেল্থ কেয়াৰ স্বাস্থ্য বুলি ক'লে দুটা ভাগ থাকে, এটা হৈছে আমি প্ৰিভেণ্টিভ হেল্থ কেয়াৰ আৰু কিউৰেটিভ হেল্থ কেয়াৰ, আমি যিটো কওঁ নিৰাময় আৰু প্ৰতিৰোধ। এতিয়া ভাৰত চৰকাৰে প্ৰিভেণ্টিভ হেল্থ কেয়াৰ যিটো প্ৰতিৰোধ স্বাস্থ্যটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে আৰু এইটো গুৰুত্বটো পোৱা উচিতো, কাৰণ কি আমাৰ এইটো মই অলপ আগতে ক'লোঁ, গতিকে প্ৰতিৰোধটো কৰাৰ কাৰণে আমাক এটা ইক'চিষ্টেমৰ প্ৰয়োজন যিটোত আমি সকলো মানুহে গভৰ্ণমেণ্ট এজেঞ্চি হওক, গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনে হওক, চৰকাৰী হেৰি হওক, অনুষ্ঠান আৰু প্ৰতিজন নাগৰিকে সজাগ সচেতন হয় যে তেওঁলোকৰ প্লেটত কি আছে, তেওঁ কি গ্ৰহণ কৰি আছে, সেই গ্ৰহণ কৰাটোৱে নিশ্চিত কৰিব তেওঁ স্বাস্থ্যটো, আৰু ইয়াৰ লক্ষ্যটোৱে হৈছে সুৰক্ষম আৰু সুৰক্ষিত খাদ্য নিশ্চিত কৰাটো, এইটো হৈছে প্ৰথম আৰু প্ৰধান লক্ষ্য এই খাদ্য সুৰক্ষা আইনৰ।
1: হয়, খুব সুন্দৰকৈ আপুনি আৰম্ভণি কৰিছে, এটা কোটেৰে আৰম্ভ কৰিছে যিটো অতি গুৰুত্বপূৰ্ণ, আমাৰ শ্ৰোতাই এই বিষয়ে জানে। আৰু শ্ৰোতা, আপোনাক জনাব খুজিছোঁ আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ খণ্ড এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে আৰু আমি এনেদৰে আগবাঢ়ি গৈ থাকিম। আমি এই সম্পৰ্কে বিতংকৈ কথা পাতিম অনুপম গগৈৰ সৈতে, কিয়নো তেখেতে এই ক্ষেত্ৰখনত আজি বহুদিন ধৰি কাম কৰি আছে, বিভিন্ন ছেমিনাৰ আদি তেখেতে কৰি থাকে, কৰ্মশালা আদি কৰি থাকে, আৰু গতিকে আজি আমি তেখেতৰ ৰেডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ, আকাশবাণীৰ মজিয়া আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে এতিয়া কথা হ'ল যে মাজতে বহুত খবৰ পেপাৰত ওলাইছে, বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, খাদ্য এইটো খোৱাৰ পাছত এনেকুৱা বিষক্ৰিয়া হয় বা তেনেকুৱা কথা আহিয়ে থাকে, ধৰক স্কুলত কেতিয়াবা খাদ্যত বিষক্ৰিয়া হয়, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ অসুখ হৈ যায়, তাৰপিছত বা ফুড পইজনিং বুলি যদি আমি শুনি থাকোঁ তেনেকুৱা ধৰণৰ কথা হৈ যায়, এনেকুৱা ঘটনা আহিয়ে থাকে ধৰক সময়ে সময়ে। আৰু এতিয়া এটা ধৰক এটা ফল মূলৰ কথা বা শাক পাচলি খাবলৈ মানে অলপ ভয় কৰা হৈছে, কথাটো চাবলৈ যায় বিভিন্নজনক কথা কোৱা শুনো যে তাত কিবা মিক্স কৰা থাকে, ৰংটোৰ কাৰণে কিবা দিয়ে। আজি ধৰক আমিও এটা যি সেউজীয়া ৰঙৰ আদৰ শ্ৰোতাৰ কাৰণে জনাইছোঁ এটা চোলা পিন্ধিয়েই যিটো ধৰক ফল মূলৰ বাকলি বা তেনেকুৱা ৰং, কিন্তু এইটো সেউজীয়াটো অধিক কৰিবলৈ বা ৰঙা ৰংটো অধিক কৰিবলৈ কিবা তাত এইবিলাক মিক্স বা তেনেকুৱা কৰে নেকি?
0: আচলতে কি হয়, খাদ্য যিবিলাক ব্যৱসায়ী আছে মুনাফাৰ কাৰণে তেওঁলোকে ব্যৱসায় কৰে, আৰু কিছুমান এক শ্ৰেণী ব্যৱসায়ী আছে যিয়ে মুনাফাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে যিবিলাক আইনী নহয়, যিয়ে মানুহক শৰীৰক অপকাৰ কৰে। এতিয়া আপুনি ফল মূলৰ কথাটো কৈছে, আচলতে ফল মূলৰ আৰু শাক পাচলিৰ কথাটো মই লগতে আনিছোঁ, ইয়াত এইটো এটা অলপমান জটিল হয় বস্তুটো। এতিয়া ধৰি লওক আপুনি ফল মূলৰ কথা ক'লে, মই আমাৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ পৰা বিভিন্ন ধৰণৰ আমাৰ কাম কৰি আছোঁ আমি, তাত ধৰি লওক ফটকৈ পকোৱা এটা আমাৰ আমি সাধাৰণতে জানো যে কাৰ্বাইড, কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰে, যিটো বস্তু শৰীৰৰ কাৰণে খুবেই অপকাৰী, সেইটো বেন বস্তু, যিটো বস্তু ব্যৱহাৰ কৰিব উচিত নহয় আৰু আইনে সেইটো কথা তাৰ বিহিত ব্যৱস্থা আছে যদি তেনেকুৱা কৰে। আপোনাক মই জনাই সুখী হ'ম, যোৱাকালি আমাৰ কমিশনাৰেট অফ ফুড ছেফটিৰো এটা ফেচবুক পেজ আছে, মই যিবিলাক শ্ৰোতা আছে তেওঁলোককো অনুগ্ৰহ কৰিম সেই পেজটো আপোনালোকে চাব। আমি কালি গুৱাহাটীতে আমি ফাঁচী বজাৰতে আমাৰ এটা হেৰি হৈ গ'ল, ড্ৰাইভ এটা কৰিলে, তাত আমি কেলছিয়াম কাৰ্বাইডৰ আমি উপস্থিতি পাইছোঁ, তেওঁলোকে ব্যৱহাৰ কৰি সেইটো পকাবৰ কাৰণে আৰু বজাৰলৈ মেলি দিবলৈ কৰিছে, আৰু তাত তেওঁলোকে ধৰা পৰিছে, ধৰা পৰি প্ৰায় 6 কুইণ্টেলমান আম মানে এইবিলাক ডেষ্ট্ৰয় কৰা হৈছে যোৱাকালিৰ কথা, এইটো আমাৰ ফেচবুক পেজত আমি দিছোঁ। তো এইটো এটা মানে এটা অনগয়িং প্ৰচেছ, গোটেই অসমতে তেনেকুৱা চলাই থাকিম। আৰু হয়, আৰু ইয়াত খাদ্যবিলাকত যিবিলাক আছে বিভিন্ন ধরনের খাদ্যত বিভিন্ন ধরনের ধরো এটা আপনি ফল মূলের কথা কৈছে,

0: শাক পাচলিৰ কথা কৈছে, তাত আপোনাৰ কীটনাশক দ্ৰব্যৰ কথা এটা আহি যায়।
1: হয়,
0: কীটনাশক দ্ৰব্যটো খুব জটিল বস্তু, কাৰণ আমাৰ কাৰণে আমি খাদ্য সুৰক্ষা বিভাগৰ এটা প্ৰধান লক্ষ্যটো হৈছে, মই কৈছোঁ যে আমি সেইটো ডিটেক্ট কৰিব লাগে, ডিটেক্ট কৰি আইনী প্ৰক্ৰিয়াত আমি আনি যিয়ে ভুল কৰিছে যিয়ে কৰিছে তেওঁক আইনী প্ৰক্ৰিয়াত আনি তেওঁলোকক জৰিমনা আৰু জেল জৰিমনাৰ ব্যৱস্থাও আইনত আছে আৰু তেনেকুৱা চলিও আছে অসমত, গোটেই ভাৰতৰ ভিতৰত অসমতো চলি আছে। মই জনাবলৈ সুখী হয় যে অসমত এই ক্ষেত্ৰত বহুত ভাৰতৰ বহুতখিনি ৰাজ্যতকৈ তুলনাত আমি বহুত ভাল কৰি আছোঁ আৰু কৰি থাকিম, আমাৰ আছে, আমি ব্যৱস্থা কৰি আছোঁ। ধৰি লওক এতিয়া খাদ্য সুৰক্ষা আইনৰ কথাটো কওঁতে, আমাৰ ওচৰত এতিয়া অসমত 23খনকৈ ভ্ৰাম্যমান ফুড ছেফটি অন হুইলছ বুলি কওঁ, ভ্ৰাম্যমান খাদ্য পৰীক্ষাগাৰ 23খন আছে আমাৰ গোটেই অসমৰ প্ৰত্যেকখন জিলাতে আছে, তাৰমানে এখন জিলাত হয়তো এখন গাড়ীয়ে 2-3খন জিলা কভাৰ কৰি আছে, প্ৰত্যেকখন জিলাতে আছে। ইয়াত এই গাড়ীখনৰ 3টা কাম আছে, যে ঠাইতে পৰীক্ষা কৰিব পাৰে, সকলো কৰিব নোৱাৰে কিন্তু বেছিক টেষ্টবিলাক কৰিব পাৰে খাদ্যবস্তুৰ। ছেকেণ্ড হৈছে এৱেৰনেছ, সজাগতা বৃদ্ধি, আৰু থাৰ্ড হৈছে ট্ৰেইনিং, আপুনি স্কুলৰ ল'ৰা ছোৱালীৰ মাজত সজাগতা বৃদ্ধি কৰা, ট্ৰেইনিং দিয়া, খাদ্য সুৰক্ষা কি বস্তু, আৰু ঠাইতে এতিয়া ধৰি লওক আপুনি বিষক্ৰিয়াৰ কথা কৈছে, এতিয়া এই গাড়ীখন থকাৰ কাৰণে আমাৰ এটা সুবিধা হৈছে যে যলৈকে গাঁৱৰ একদম ভিতৰলৈকে মানুহ তেনেকুৱা কমপ্লেইন থাকিলে আমাৰ গাড়ী ভিতৰলৈকে গৈ গাঁৱৰ একদম ভিতৰলৈকে গৈ পিনে ইয়াৰ ঠাইতে বস্তুবিলাক হেৰি কৰা হৈছে, আৰু এতিয়া যথেষ্ট কাম হৈছে। কিন্তু ইয়াৰ
1: গগৈ ডাঙৰী, আমি কথা পাতি থাকিম, আমাৰ শ্ৰোতাই গীত শুনিব বিচাৰে, মাজে সময়ে আৰু গধুৰ বিষয় আনিছে, বিষক্ৰিয়াৰ কথা, এই গধুৰ বিষয়টো অহাৰ আগতে আমি এটা গীত শুনাই লওঁ, নিশ্চয় শ্ৰোতাই ভাল পাব। তাৰপাছত এই বিষয়ে পাতিম। আদৰ শ্ৰোতা তেতিয়া কৈছে অতি এটা গুৰুত্বপূৰ্ণ বিষয় অনুপম গৈ উত্থাপন কৰিছে যে বিষক্ৰিয়া, তাত কি থাকে, পেষ্টিচাইডৰ কথা এইখিনি আহিব। এই গীতটিৰ পাছত আমি সেই কথাখিনি পাতিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক।

আদৰ শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আপোনাৰ থালৰ খাদ্য বস্তু নিৰাপদ নে জানো আহক। আৰু আদৰ শ্ৰোতা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে খাদ্য বিশ্লেষক অনুপম গগৈ ডাঙৰীয়া। আমি তেখেতৰ কথা পাতিম, কিন্তু আপোনালোকৰ বাৰ্তাসমূহ আহিছে, শ্ৰোতাৰ বাৰ্তা আহিছে, কিছু বাৰ্তা আমি আৰম্ভণিতে ল'ব বিচাৰিছোঁ। উদীপ্ত শৰ্মাই আমাক বাৰ্তা লিখিছে, নমস্কাৰ, আৰু তেখেতে সকলোকে ঈশ্বৰ কুশলে ৰাখক বুলি লিখি পঠিয়াইছে। মামু মাইনা ৰশ্মিৰেখা আমাক সুপ্ৰভাত, এইকেইটা আৰম্ভণিৰ বাৰ্তা আছিলে আমালৈ আহিছে। বিনীতা ডেকাই আমাক সুপ্ৰভাত জনাই এটি বাৰ্তা দিছে, লগতে ধ্ৰুৱজ্যোতি কলিতাই এটি আজিৰ যিটো বিষয় সেই সম্পৰ্কত এটি আমাক বাৰ্তা দিছে। তেখেতে লিখিছে যে অসমৰ খাদ্য সুৰক্ষা বিভাগে বৰ্তমান অতি সক্ৰিয়তাৰে কাম কৰি আছে যদিও ভেজালকৰণৰ জটিলতালৈ চাই সেয়া যথেষ্ট নহয়। সেয়েহে এনে দিশত বিদ্যালয় পৰ্যায়ৰ পৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ লগতে সকলো শিক্ষানুষ্ঠানত খাদ্যৰ সাধাৰণ পৰীক্ষা কৰিব পৰা ব্যৱস্থা গঢ়ি তুলিব লাগে বুলি তেখেতে লিখি পঠিয়াইছে ধ্ৰুৱজ্যোতি কলিতাই আমাৰ ফেচবুক পেজত। মুকুল হাজৰিকা আমাক জনাইছে যে আজিৰ প্ৰভাতী তৰংগ এটি সুন্দৰ প্ৰয়োজনীয় প্ৰাসংগিক বিষয় লোৱাৰ বাবে আমাক ধন্যবাদ। তেখেতে জনাইছে, অশেষ ধন্যবাদ মুকুল হাজৰিকা ডাঙৰীয়া, শুনি থাকিব, আমাৰ অনুষ্ঠান চাই থাকিব ফেচবুক পেজত। মধুচন্দ্ৰ এছ বিশ্বই লিখিছে, নমস্কাৰ সুপ্ৰভাত, আজিৰ বিষয়বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়, আজিৰ অতিথিগৰাকীলৈ প্ৰণাম জনাইছিলোঁ। তেখেতে লিখিছে বংকিম চন্দ্ৰ দাসে ৰঙীয়া তিনিআলি, তাৰ পৰা তেখেতে লিখিছে যে সুপ্ৰভাত জনাইছোঁ, আৰু আমাৰ সমূহ কৰ্মবৃন্দলৈ তেখেতে শুভেচ্ছা জনাইছে আজিৰ এই অনুষ্ঠানৰ বাবে। অন্যান্য বাৰ্তা আমাৰ ইয়াতে আছে। ধ্ৰুৱজ্যোতি কলিতাই আন এটা প্ৰসংগৰ কথা উল্লেখ কৰিছে, তেখেতে কৈছে, মই সেইটো পোনপটীয়াকৈ আগবঢ়াই দিম। অনুপম গগৈ ডাঙৰীয়া, পদপথৰ দোকানীকে ধৰি সকলো ধৰণৰ খাদ্য প্ৰস্তুতকাৰী আৰু বিক্ৰেতাৰ বাবে খাদ্যৰ মান ৰক্ষা বিষয়ে প্ৰশিক্ষণ বাধ্যতামূলক কৰা উচিত বুলি তেখেতে মন্তব্য কৰিছে। লগতে দিলীপ ডেকা ডাঙৰীয়া লিখিছে যে এই অনুষ্ঠান শুনি আছে আৰু খুব ভাল পাইছে। প্ৰণৱ কুমাৰ দত্তই এটি বাৰ্তা দিছে, তেখেতে লিখিছে আজিকালি বজাৰৰ খাবলৈ অনা শাক পাচলি, বজাৰৰ পৰা খাবলৈ অনা শাক পাচলি ৰাতিটোৰ ভিতৰতে গেলি যায়, পিছে পিছদিনা শাক পাচলিৰ দুৰ্গন্ধ ওলায়। এনে বজাৰৰ খোৱা বস্তু অনুচিত, কিছুমান শাক পাচলি নিমখত এঘণ্টা ডুবাই থ'ব লাগে বুলি দুই একে কয়, আপোনাৰ মতামত? জাজি খাটোৱাল গাঁও প্ৰণৱ কুমাৰ দত্ত, তেখেতে এই বাৰ্তা আমাক দিছে। এনেকুৱা ধৰণৰ আমাৰ অভিজ্ঞতা হয় গগৈ ডাঙৰীয়া, যে বজাৰৰ পৰা আনিলোঁ ফ্ৰেছ বস্তু দেখাত আনিছোঁ, ৰাতিটোত হ'লেও পিছদিনা গেলি পচি যায়, যিটো কথা আমাৰ শ্ৰোতাই লিখি পঠিয়াইছে। আৰু কিছুমান কৈছে নিমখ

0: মুখৰ প্ৰশ্ন এটা তুলিছে।
1: এই নিমখৰ প্ৰশ্নটো এইটো এইটো এইটো কাৰণে কয় যে তাত যদি কিবা কীটনাশক দ্ৰব্য নাই বা বেলেগ কিবা আছে, ধৰি লওক কীট পতংগই থাকে, অলপ যদি তাক তাত নিমখ পানীত যদি দিয়া থাকে, তাৰ এটা বৈজ্ঞানিক ভিত্তিও আছে যে সেইটা লেতেৰা বস্তুবিলাক এই শাক পাচলিটোৰ পৰা ওলাই যায়, সেইটো এটা বৈজ্ঞানিক কাৰণ। আৰু কীটনাশক দ্ৰব্যটোৰ কথা মই কওঁ, কীটনাশক দ্ৰব্যটোৰ এটা মই সঁচাকৈ কৈছোঁ, এই বিষয়টোৰ লগত মই খুব বহুত বছৰ ধৰি জড়িত হৈ আছোঁ আৰু একদম চিনিয়ৰ টপ মষ্ট গভৰ্ণমেণ্ট লেভেলতো এই বিষয়টোৱে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু লোৱাৰ পিছত ইয়াত আচলতে খাদ্য সুৰক্ষা অকল বিভাগটো জড়িত নহয়, ইয়াত বিভাগ আৰু এটা বিভাগ জড়িত আছে, সেইটো হৈছে কৃষি বিভাগটো, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো। তাৰমানে কি হৈছে, যিবিলাকসকলে খেতি খেতি যিবিলাকে খেতি কৰিলে, যিবিলাক কৃষকে শাক পাচলিবিলাক খেতি কৰে আৰু তাত যিবিলাক কীটনাশক দ্ৰব্য দিয়া যায়, সেই দ্ৰব্য দিয়াটো কথাটো সেই কৃষি বিভাগে চায়। আৰু কীটনাশক দ্ৰব্যটো আমাৰ খাদ্য সুৰক্ষা আইনত কীটনাশক দ্ৰব্যৰ উপস্থিতিটো ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ কণ্টেমিনেণ্টছ টক্সিনছ এণ্ড ৰেচিডিউজ ৰেগুলেশ্যন বুলি এখন আছে। সেই ৰেগুলেশ্যনত এটা কীটনাশক দ্ৰব্যক এটা শাক পাচলিত কিমান পৰিমাণলৈকে থাকিব পাৰে মেক্সিমাম, আমি সেইটো মেক্সিমাম ৰেচিডিউ লিমিট বুলি কওঁ, সেইটোতকৈ বেছি হ'ব নালাগে। তাতকৈ যদি বেছি হয় খাদ্য স্বাস্থ্যৰ কাৰণে অপকাৰী হয়। তাৰোপৰি বিভিন্ন খাদ্য শাক পাচলি বিভিন্ন শাক পাচলিৰ কাৰণে বেলেগ বেলেগ কীটনাশক দ্ৰব্যৰ ৰিকমেণ্ডেড আছে, সেইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ PPC কোড বুলি কয়, তাত আছে যে ধৰি লওক বেঙেনাত কি খাই কি কীটনাশক দিব পাৰি, নাইবা আপোনাৰ ফুলকবিত বন্ধাকবিত বেলেগ বেলেগ ধৰণৰ কীটনাশক দ্ৰব্য দিব পাৰি, আৰু একেই নহয় কীটনাশক দ্ৰব্যবিলাক, আৰু কিমান পৰিমাণে দিব পাৰি সেই তাৰো এটা হেৰি আছে। এতিয়া আমাৰ সমস্যাটো হৈছে কি, আমাৰ সেইটো কাৰণে সজাগতাটো যে খুবেই আমি গুৰুত্বপূৰ্ণ বুলি কওঁ, তাৰ বিশেষ কাৰণটো হৈছে কি, কৃষকসকল যদি সজাগ নহয় যে কিমান পৰিমাণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে আৰু কি কৰিব লাগে সেই বিষয়ে যদি সজাগ নহয়, তেতিয়াহ'লে আপোনাৰ ফিনিছ প্ৰডাক্ট যিটো পাচলি শাক পাচলি বজাৰলৈ আহিব, তেতিয়াহ'লে বাধ্যতামূলকভাৱে ইয়াত আমাৰ মেক্সিমাম ৰেচিডিউ লিমিটতকৈ সেই কীটনাশক দ্ৰব্যটোৰ উপস্থিতিটো বেছি থাকিব, তাৰ ফলত সেইটো বস্তুৱে আমাৰ শৰীৰত অপকাৰ কৰে। এতিয়া আপোনাক মই জনাবলৈ সুখী পাইছোঁ, আমাৰ অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ হেৰিতে এই তত্বাৱধানততে এতিয়া আমাৰ খাদ্য সুৰক্ষা আইন, আমি হেল্থ ডিপাৰ্টমেণ্টৰ খাদ্য সুৰক্ষা আয়ুক্তালয় আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত এটা যুটীয়া টীম আমি গঠন কৰা হৈছে, এইটো অফিচিয়েলি হৈ গৈছে। আমি যুটীয়াভাৱে আমি গোটেই অসমত যিমান যিমান ধৰি লওক ব্যৱসায়িক ভিত্তিত যিমান শাক পাচলি প্ৰস্তুত হৈছে বজাৰলৈ আহিছে, আমি সেইবিলাক নিৰীক্ষণ কৰি আছোঁ। আৰু তাৰোপৰি মই আপোনাক জনাবলৈ সুখী হ'ম যে আমাৰ এটা লেবৰেটৰী আছে, ষ্টেট পাব্লিক হেল্থ লেবৰেটৰী আছাম বা মণিমৈদামত আছে, সেইটো লেবৰেটৰী, তাৰ মই সেইটো লেবৰেটৰীৰ হেড হয়। এই লেবৰেটৰীটো গোটেই ভাৰতৰ ভিতৰতে এটা অন্যতম ভাল লেবৰেটৰী বুলি মই ক'ব বিচাৰিছোঁ, এইটো কাৰণে আৰু নৰ্থ ইষ্টত এইটো এটা আটাইতকৈ বৃহৎ আৰু আটাইতকৈ আনকি প্ৰাক স্বাধীনতা স্বাধীনতাৰ আগৰ 1920 চনত প্ৰতিষ্ঠা হোৱা এটা লেবৰেটৰী, আৰু FSSAI নটিফাইড আৰু NABL একেডিটেড লেবৰেটৰী অসমত একমাত্ৰ এইটোৱে। তো এইটোৰ ক্ষেত্ৰত আমি লেবৰেটৰী, আমাৰ ইয়াত হাই এণ্ড ইকুইপমেণ্ট আছে, LCMS MSG CMS, য'ত আমি কীটনাশক দ্ৰব্য পৰীক্ষা কৰিব পাৰোঁ, আমি কৰি আছোঁ, এতিয়া গোটেই হেৰিতে আমাৰ অসমৰ পৰাই নমুনা সংগ্ৰহ হৈ আছে, তো আইনী প্ৰক্ৰিয়াও লোৱা হৈছে য'ত যিবিলাক, তাত সমস্যাটো আৰু তাতকৈ জটিল মই এইটো কাৰণে কৈ আছোঁ যে ধৰি লওক এই হোলচেলাৰ যিজন কৃষকে এই খেতিটো কৰিলে, যিজনে প্ৰয়োগ কৰিলে কীটনাশক দ্ৰব্যটো অতিকৈ বেছি, যিমান দিব লাগে তাতকৈ বেছি প্ৰয়োগ কৰি যিটো আহিলে, কিন্তু এতিয়া যেতিয়া আহিলে তেওঁ বজাৰলৈ মুকলি কৰি তেওঁ নিজেই নানে, আচলতে তেওঁ এজন ৰিটেইলাৰ দ্বাৰা ধৰি লওক বজাৰ বিক্ৰী কৰি আছে, আৰু আমি নমুনাটো গ্ৰহণ কৰোঁ আমি সেই ৰিটেইলাৰ লেভেলৰ পৰা। এতিয়া ৰিটেইলাৰ লেভেলত যেতিয়া আমি গম পাওঁ যে ৰিটেইলাৰ লেভেলত চেম্পলটো বেয়া হ'ল, আইনী প্ৰক্ৰিয়া আৰম্ভ কৰোঁ, ৰিটেইলাৰজনে কয়তো মইতো খেতি কৰা নাই, খেতি কৰিছে কোনোবাই, আৰু কোনে কৰিছে মইতো নাজানো, মইতো এনেকৈ লৈ আহিলোঁ বস্তুটো, তেনেকুৱা ধৰণৰ আইনী জটিলতা যথেষ্ট আছে। তাৰ কাৰণে এই জটিলতাটোৰ কাৰণে কি হৈছে, আমি ইচ্ছা কৰিও আমি আইন মানে ব্যৱস্থা কৰি আইনী

0: শাস্তি দিব নোৱাৰোঁ, কাৰণ আমি আচল যিজন শিক্ষক সেইজনক আমি গৈয়ে নাপাওঁ,
1: ঢুকি নাপায়গে,
0: বেলেগ এজনৰ কৰা শাস্তি হয়। তো আটাইতকৈ ডাঙৰ সমস্যাটোৰ, এই সমস্যাটোৰ আটাইতকৈ ডাঙৰ আৰু উজু উপায় হৈছে, সেইটো হৈছে কি, কৃষকসকলক সজাগ কৰা। কৃষকসকলক কীটনাশক দ্ৰব্যৰ কি ব্যৱহাৰ কৰিব লাগে আৰু কিমান পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে, যদি সেই বিষয়ে আমি সজাগ কৰিব পাৰোঁ, তেতিয়া আমাৰ সমস্যাটো সমাধান হ'ব। এতিয়া কিছু দূৰ ধৰি লওক হৈছে, আমাৰ এতিয়া ধৰি লওক যুটীয়া এটা আমাৰ টাস্ক ফৰ্চ এটা হৈছে, তাৰপিছত আমি ধৰি লওক এটা আমি পেষ্টিচাইড কিট আছে, মই অলপ আগতে আপোনাক ফুড ছেফটি অন হুইলছৰ কথা
1: কৈছিলোঁ,
0: পেষ্টিচাইড কিটো আমি গাড়ীত দিছোঁ, সেই কিটখনত কিটৰ দ্বাৰা আপোনাৰ তেওঁলোকে খেতি বজাৰত গৈ তেওঁলোকে ঠাইতে তেওঁ পৰীক্ষা কৰিব পাৰে, 20-30 মিনিটৰ ভিতৰত ধৰি লওক আপুনি শাক পাচলিটো ভাল বেয়া আপুনি ক'ব পাৰে। তো তেনেকুৱা ধৰণৰ
1: এই ধৰণৰ কাম চলি আছে,
0: ডেফিনেটলি চলি আছে, চলি আছে, কিন্তু এইটো সময় লাগে আচলতে। এইটো কাৰণে আমি কওঁ যে যিবিলাক শ্ৰোতা আছে, মই তেওঁলোককো অনুৰোধ কৰোঁ যে এই বাৰ্তাটো প্ৰতি ঘৰলৈ নিব লাগে, প্ৰতিজন খেতিয়কলৈ, যিয়ে খেতি কৰি আছে, প্ৰত্যেকজন গৃহিণী, প্ৰতিজন নাগৰিকে যদি ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীক আমি যদি এই শিক্ষাটো দিব পাৰোঁ, কেনেকৈ আমি সুৰক্ষিত আৰু সুষম খাদ্য খাই নিজৰ সুস্থ আৰু সুখী জীৱন নিশ্চিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আৰু ফুড ছেফটিটো কি হয়, এটা বস্তু আমি কওঁ যে ফুড ছেফটি ইজ এভৰিবডিজ বিজনেছ, তাৰমানে কি হ'ল, এটা দায়িত্ব, এটা চৰকাৰী এটা অনুষ্ঠানে এইটো অকলশৰীয়াকৈ কৰিব পৰা বস্তু নহয়, যেতিয়ালৈকে নাগৰিকসকলে নিজে আগবাঢ়ি নাহে, নাগৰিকসকল যদি সচেতন নহয়, এইটো তেতিয়াহ'লে আমি কেতিয়াও সফল নহয়।
1: আজি আমাৰ গগৈ ডাঙৰীয়া এই অনুষ্ঠানৰ উদ্দেশ্য সেইটো, আমাৰ নাগৰিকসকলক, আমাৰ যি শ্ৰোতা শুনি আছে তেখেতসকলক সজাগ কৰা, এই বিষয়ে অকণমান অৱগত কৰোৱা। আপুনি যিহেতু এই ফিল্ডত কেইবাবছৰ ধৰি কাম কৰিছে, ৰিচাৰ্চৰ কাম কৰে, গৱেষণাৰ কাম কৰি আছে আপুনি, গতিকে এনেধৰণৰ কথা থাকে, আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে আমাৰ যিবিলাক কৃষক থাকে তেখেতসকলে কিমাননো কীটনাশক দিব লাগিব, এই বিষয়ে কৃষি বিভাগে তেখেতসকলে জনাব লাগিব, তেনেকুৱা ধৰণৰ ধৰক আমাৰ কৃষি বিভাগ অনুষ্ঠান আছে, তাত এনেকুৱা ধৰণৰ কথা হৈ থাকে যে কিমান পৰিমাণৰ সাৰ দিব লাগে, কি দিবলৈ কোৱা হয়। কিন্তু আন এটা দায়িত্বত আপুনি যেনেকৈ ক'লে এভৰিবডিজ বিজনেছ, এই কথাটো যে খাদ্য ব্যৱসায়ীসকলৰ এটা দায়িত্ব নিশ্চয় আছে, খাদ্য ব্যৱসায়ীসকলে কি কৰিব লাগে এই ক্ষেত্ৰত, ধৰক যিয়ে ধৰক ক্ষুদ্ৰ বেপাৰীৰ কথা ক'লে তেওঁলোকক ধৰিবও দিগদাৰ, কিন্তু তেওঁলোকৰ নিশ্চয় কৰণীয় আৰু দায়িত্ব আছে।
0: এইটো এটা বহুত ডাঙৰ কথা, মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। তাৰমানে আমি এতিয়া নাগৰিক হিচাপে কৈ আছোঁ, এতিয়া এটা শ্ৰেণী আছে ধৰি লওক তেওঁলোকে ব্যৱসায় কৰে, ব্যৱসায় কৰি তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছে, কিন্তু খাদ্য বস্তু এটা ব্যৱসায় কৰাৰ সময়ত তেওঁলোকৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আছে আৰু সেই বস্তুটো তেওঁলোকে সজাগ হোৱাটো প্ৰয়োজন। এতিয়া ধৰি লওক খাদ্য সুৰক্ষা আইনত এটা প্ৰভিজন আছে, যে সেইটো প্ৰয়োজনটো হৈছে যে প্ৰতিজন খাদ্য ব্যৱসায়ীয়ে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া আৰু FSS এক্টৰ আণ্ডাৰত অধীনত এটা লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন লোৱাটো বাধ্যতামূলক। মই বাধ্যতামূলক শব্দটো আকৌ জোৰ কৰি কৈছোঁ, যদি কোনোবা খাদ্য ব্যৱসায়ীয়ে ব্যৱসায় কৰি আছে তেতিয়াহ'লে তেওঁলোকৰ FSSAIৰ লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন লোৱাটো বাধ্যতামূলক।
1: এতিয়া
0: তাত এটা কথা আছে, মই লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন দুটা শব্দ ক'লো, লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্থক্য আছে। ৰেজিষ্ট্ৰেশ্যনটো হৈছে তাত মানে সেই খাদ্য ব্যৱসায়ীজনৰ টাৰ্ণ অভাৰৰ ওপৰত ডিপেণ্ড কৰে। যদি খাদ্য ব্যৱসায়ীজনৰ কথাটো মই অলপমান গুৰুত্ব সহকাৰে দিছোঁ, অনুৰোধ কৰোঁ যে শ্ৰোতাসকলে অলপমান বস্তুটো বুজি লওক কথাটো, যদি খাদ্য ব্যৱসায়ীজনৰ বছৰেকীয়া আয় 12 লাখৰ তলত হয় তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন ল'ব লাগে। তাৰমানে FSSAI ৰেজিষ্ট্ৰেশ্যন এইটো খুব চিম্পল প্ৰচিডিঅ'ৰ। আমাৰ ইয়াত এটা FSSAI এটা ফচকচ বুলি পৰ্টেল এটা আছে, ফুড ছেফটি কমপ্লায়েন্স ছিষ্টেম FOSCOS, তাত গ'লে এইটো গোটেই অনলাইন প্ৰচেছ। তো এই ৰেজিষ্ট্ৰেশ্যন যদি 12 লাখৰ তলত হয় এনুৱেল বছৰেকীয়া আয় তেতিয়াহ'লে অকল ৰেজিষ্ট্ৰেশ্যন ল'ব লাগে, এইটোৰ ফিজটো অকল বছৰেকত 100 টকা, তাৰমানে তেওঁ সেই খাদ্য ব্যৱসায়ীজনে 5 বছৰৰ কাৰণে আপুনি 1খন ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে। আৰু 12 লাখৰ ওপৰৰখিনি আয় যদি 12 লাখৰ ওপৰত হয় তেতিয়াহ'লে লাইচেঞ্চ ল'ব লাগিব। লাইচেঞ্চটো আকৌ কিমান টাৰ্ণ অভাৰ কিমান আছে সেইটোৰ ওপৰত শ্লেবটো বেলেগ বেলেগ আছে, আৰু খাদ্য ব্যৱসায়ী বেলেগ বেলেগ ফুড কেটেগৰীৰ কাৰণে বেলেগ বেলেগ লাইচেঞ্চ আছে, তাৰ লাইচেঞ্চটো অলপ বেছি, লাইচেঞ্চ ফিজটো।

0: এই বস্তুটো একদমে খুবেই জৰুৰী, জৰুৰী আৰু গুৰুত্বপূৰ্ণ। আনকি ক্ষুদ্ৰ খাদ্য ব্যৱসায়ীসকল যিবিলাক পদপথত ব্যৱসায় কৰি আছে তেওঁলোকো এই ৰেজিষ্ট্ৰেশ্যন লোৱাটো বাধ্যতামূলক। আপোনাৰ মই এই আপুনি এটা কমেণ্টৰ কথা ক'লে, কোনোবা ঠাইত পদপথৰ কথা কৈছে, এইটো এটা ভাল কথা কৈছে। পদপথ ব্যৱসায়ীবিলাকেও ৰেজিষ্ট্ৰেশ্যন আৰু লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যনটো লোৱাটো খুবেই প্ৰয়োজন। তাৰোপৰি এটা ট্ৰেইনিঙৰ ব্যৱস্থা আছে, সেইটো আমি আমাৰ ফুড ছেফটিত কয় ফাষ্টেক বুলি, ফুড ছেফটি ট্ৰেইনিং এণ্ড চাৰ্টিফিকেশ্যন। এই ফুড ছেফটি ট্ৰেইনিং এণ্ড চাৰ্টিফিকেশ্যনটো লোৱাটো জৰুৰী। আৰু আমি অসমত খাদ্য সুৰক্ষা আয়ুক্তালয়ে ফাষ্টেক ট্ৰেইনিং প্ৰতিখন জিলাত প্ৰতি বছৰে আমি কৰি আহিছোঁ, এতিয়াও চলি আছে, কালিৰ পৰা এখন গুৱাহাটীত আৰম্ভ হ'ব, আৰু অসমৰ প্ৰত্যেকখন জিলাতে আমি এই মাহত আৰম্ভ কৰোঁ। কাৰণ আমি এই নিৰ্বাচনৰ কাৰণে আমি অলপমান ৰৈ দিব লগা হৈছিল, কিন্তু এতিয়া আমি আকৌ পূৰা পিক আপ কৰিছোঁ। এই অহা সপ্তাহৰ পৰা আপুনি দেখা পাব প্ৰত্যেকখন জিলাতে আমি ফাষ্টেক ট্ৰেইনিং কৰিম, আৰু আমাৰ তেনেকুৱা এখন ৰোডমেপ আছে, আমি কৰিম। তাত আমি আনকি পদপথ ব্যৱসায়ীবিলাককো একেলগে আনি ফাষ্টেক ট্ৰেইনিং দিওঁ, আৰু লগতে আমি তাতে এখন ৰেজিষ্ট্ৰেশ্যন ডেস্ক লগাই দিওঁ, যাতে তেওঁলোকে ট্ৰেইনিংটো লয়, আৰু ট্ৰেইনিংটোৰ শেষত আমি ৰেজিষ্ট্ৰেশ্যনখনো হাতত লৈ তেওঁ ট্ৰেইনিঙৰ চাৰ্টিফিকেটখনো ল'লে আৰু ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখনো লৈ তেওঁ গ'ল। তেতিয়াহ'লে কি হ'ব যে পদপথবিলাক বহুত ভাল, এটা বহুত গুৰুত্বপূৰ্ণ মানে হেৰি। এতিয়া আমি গধূলি হ'লে কচুৰি এটা খালোঁ, চিঙাৰা এটা খাব মন গাই পদপথলৈ যাওঁ, মানুহজন ফাইভ ষ্টাৰ হোটেলত থাকিব পাৰে, কিন্তু গধূলি আহি পদপথতে খাই
1: তেনেকুৱা চহৰ প্ৰতিখন নগৰতে আমি দেখিবলৈ।
0: পদপথটো মানে বহুত গুৰুত্বপূৰ্ণ ব্যৱসায়ীসকল, গতিকে তেওঁলোকক যদি আমি ভালদৰে ট্ৰেইনিং দিব পাৰোঁ, ভালদৰে লাইচেঞ্চ দিব পাৰোঁ, তেওঁলোকৰ ব্যৱসায়টো ভাল হয়। কাৰণ তেতিয়া গ্ৰাহকে গম পাব যে এফ এছ আই লাইচেঞ্চ এটা আছে, ট্ৰেইনিং এখন লোৱা আছে, তেওঁৰ যিবিলাক স্বচ্ছতা কৰিব লাগে তেওঁলোকে সেইবিলাক মানি আছে, তো গ্ৰাহকজন সুখী হয়, তেওঁৰ ওচৰত বেছি আহিব, তেওঁৰ ব্যৱসায় বৃদ্ধি পাব। গতিকে এখন এটা গোটেই ইক'চিষ্টেমটোক ইম্প্ৰুভ কৰাৰ কাৰণে এই পদপথ ব্যৱসায়ীসকলৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী।
1: গগৈ ডাঙৰ, আমি এইখিনি কথা পাতিম আজি, এইখিনিতে আমাৰ এটা কমাৰ্চিয়েল ব্ৰেক আছে, কিয়নো আজি আমাৰ এই অনুষ্ঠান যি প্ৰভাতী তৰংগ, তাক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সজ্জিত প্ৰচাৰ কৰা হৈছে। আমি এই ব্ৰেকটোৰ পাছত পুনৰ এইখিনি কথা, পদপথৰ অতি গুৰুত্বপূৰ্ণ কথা আপুনি কৈ আছে, আমি সেইখিনি কথা পাতিম।
2: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
1: গৈ তেওঁৰ আমি যিটো ব্ৰেক আছিলে তাৰপাছত পুনৰ আহিলোঁ। এই কথাখিনি অতি গুৰুত্বপূৰ্ণ কথা, পদপথৰ যিখিনি সাধাৰণতে যিখিনি ঘটনা ঘটে বা দেখোঁ, এই পদপথৰ বেপাৰীবিলাক তাত ধৰক সেই খাদ্য সামগ্ৰী মানে লৈ যায়, তাৰপাছতে কমপ্লেইণ্টবিলাক শুনিবলৈ পাওঁ। সি শাক পাচলিয়েই হওক, সি অন্যান্য ফল মূলৰ দোকানেই হওক, বা ধৰক অন্যান্য সামগ্ৰী হওক, ফুড পইজনিঙৰ কথাটো যেতিয়া থাকে, তেওঁলোকে আপুনি কথাটো এটা যদি ব্যৱস্থাৰ ভিতৰত আনিব পৰা যায়, নিশ্চয় আমি সকলো এটা ছিষ্টেম গঢ়ি উঠিব আৰু এটা সুৰক্ষিত খাদ্য ব্যৱস্থা গঢ়ি উঠিব, নহয় জানো?
0: হয়,
1: আপোনালোকে কৈছে ট্ৰেইনিঙৰ ব্যৱস্থা কৰে, তেওঁলোককো আনি চাৰ্টিফিকেটটো দিয়ে। এতিয়া তাত বাহিৰেও আৰু কি ধৰণৰ কথা আমি চিন্তা কৰিব লাগে নাগৰিক হিচাপে বা ব্যৱসায়ীসকলে, যাতে কোনো অসুবিধা নহয়, আমি সঠিক খাদ্য আমি গ্ৰহণ কৰিব পাৰোঁ, যি স্বাস্থ্যকৰ খাদ্য আমি গ্ৰহণ কৰিব পাৰোঁ, ঘৰলৈ আমি সেই যিটো স্বাস্থ্যকৰ খাদ্য সেইটোৱে লৈ যাব পাৰোঁ, সেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হোৱাটো নিশ্চয় সকলোৰে কাম্য।
0: হয়, তাৰমানে মই এটা প্ৰথমতে ক'লোঁ ফাষ্টেক ট্ৰেইনিঙৰ কথা ক'লোঁ, তাৰোপৰি বহুত আমাৰ এফ এছ এছ এৰ আণ্ডাৰত আমি ইট ৰাইট ইনিচিয়েটিভছ বুলি কওঁ। ইট ৰাইট ইনিচিয়েটিভছত বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ আছে, যাতে আমি খাদ্য সুৰক্ষাৰ বাৰ্তাটো আমি বিভিন্ন জনলৈ আমি লৈ যাব পাৰোঁ। ইট ৰাইট ইনিচিয়েটিভৰ ভিতৰত মই দুটামান উল্লেখ কৰিব বিচাৰোঁ। এটা আমি ধৰি লওক ইট ৰাইট কেম্পাছ, ইট ৰাইট কেম্পাছ বুলি এটা ইনিচিয়েটিভ আছে। ধৰি লওক এটা এখন আপোনালোকৰ এই অনুষ্ঠানটোৱে, ইয়াতে বিভিন্ন ধৰণৰ ধৰি লওক খাদ্য ব্যৱসায়ী আছে, কেণ্টিনখন আছে, ক'ৰবাত হোটেল আছে, হস্পিটেল যদি ক'ৰবাত

0: এডুকেশনাল ইনষ্টিটিউচন আছে, তাত হোষ্টেল আছে, হোষ্টেলত খাদ্য কিচেন আছে, ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰে। এটা যিকোনো এটা কেম্পাছত যিমান খাদ্য ব্যৱসায়ী আছে, এই খাদ্য ব্যৱসায়ীবিলাকক আমি ট্ৰেইনিং দিওঁ আৰু লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন দিওঁ, আৰু তাৰে ভিতৰত সেই কেম্পাছত থকা মানুহবিলাকৰ মাজত আমি সজাগতা বৃদ্ধি কৰোঁ। এটা ইট ৰাইট কেম্পাছ, সেইটো এটা ইনিচিয়েটিভ হ'ল। এটা ছেকেণ্ড হৈছে ইট ৰাইট স্কুল, স্কুল আৰু স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মাজত যদি আমি খাদ্য সুৰক্ষাৰ বাৰ্তাটো এতিয়া আমি ভালদৰে সুমুৱাই দিব পাৰোঁ, উঠি অহা প্ৰজন্মবিলাক আমি আশা কৰোঁ যে অদূৰ ভৱিষ্যতলৈ আমাৰ সমাজখন খুব ভাল হ'ব আৰু সুৰক্ষিত আৰু সুষম খাদ্যৰ ক্ষেত্ৰত আমি বহুত ভাল দিশত আমি আগবাঢ়িম বুলি। গতিকে ইট ৰাইট স্কুলৰ আণ্ডাৰত আমি বিভিন্ন ধৰণে স্কুলত গৈ আমি স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত আমি খাদ্য সুৰক্ষাৰ বিষয়ে আমি সজাগতা কৰোঁ। আৰু ইট ৰাইট স্কুল, ইয়াত আমি ইট ৰাইট যিটো আমাৰ ফচকচ বুলি মই অলপ আগতে কৈছিলোঁ, ফচকচ পৰ্টেলত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে স্কুলসমূহত, সেইটো তেওঁলোকে কৰিব নালাগে, আমাৰ মানুহে গৈ কৰি দিয়ে। তেওঁলোকে ইট ৰাইট স্কুল আমি কৰোঁ, আপুনি আমাৰ ফেচবুক পেজতো দেখা পাব, টুইটাৰত আছোঁ আমি, তাত যথেষ্ট স্কুলত আমি স্কুলীয়া সৰু সৰু ল'ৰা ছোৱালীৰ মাজত এই ভ্ৰাম্যমান যিটো পৰীক্ষাগাৰ আছে আমি গাড়ীখিনিক লৈ গৈ স্কুলীয়া ল'ৰা
1: ছোৱালীৰ
0: মাজত স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত ইমান উৎসাহ দেখি আমি নিজকো সুখী হওঁ তেওঁলোকক। তাৰপিছত বুকলেটছ আছে, কিছুমান বুকছ আছে, সৰু সৰু পিংক বুক আছে, ডাৰ্ক বুক আছে, য'ত আমাৰ খাদ্য বস্তু কেনেকৈ হেৰি হয়, ভেজালকৰণ হয়, তাৰ ভেজালকৰণ ৰোধ কৰিবলৈ মানে বিভিন্ন ধৰণৰ সজাগতামূলক আমি স্কুলত আমি সেইবিলাক আমি বিলাওঁ, প্ৰশিক্ষণ দিওঁ আৰু বুজাওঁ। খুব ভাল এটা এটা ইনিচিয়েটিভ, সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আমি দেখি ফটো চটো দেখি আমাৰ খুব আমি নিজেই উৎসাহিত হওঁ। তাৰপিছত নেক্সট কথা হিচাপে আমি ইট ৰাইট প্লেচ অফ ৱৰশ্বিপ বুলি কওঁ। প্লেচ অফ ৱৰশ্বিপ মানে যিকোনো, আগতে সেইটোক ভোগ বুলি কৈছে, ব্লিছফুল হাইজেনিক অফাৰিং ফৰ গড বুলি কৈছিলে, যিকোনো ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান ধৰি লওক আমাৰ বটদ্ৰৱা থান আছে, বিভিন্ন মন্দিৰ মছজিদ আছে, চাৰ্চ আছে, সেইবিলাকত ধৰি লওক যিবিলাক প্ৰসাদ বিতৰণ কৰে, সেই প্ৰসাদ বিতৰণ আমাৰ বিষক্ৰিয়া বুলি কৈছে ন, নামঘৰবিলাক, নামঘৰ পৰা আমাৰ ধৰি লওক ভাদ মাহত অসমত খুব বিষক্ৰিয়া ধৰি লওক আমি গম পাওঁ যে তাৰ বিশেষ কাৰণ একো নাই, বিশেষ কাৰণটো হৈছে আনহাইজেনিক প্ৰচেছিং। তাৰমানে ধৰি লওক যিজনে প্ৰসাদখিনি প্ৰস্তুত কৰিছে, কেনেকৈ ভিজাই থৈছে, কি কৰিছে, তাৰ প্ৰস্তুত কৰি যেনেকৈ মানে হেৰি দিছে, সেই তাত কিছু হয়তো ৰৈ গৈছে ভুল, তাৰ কাৰণে বিষক্ৰিয়া আমি পাওঁ। এই আমি ইট ৰাইট প্লেচ অফ ৱৰশ্বিপত আমি এইবিলাক কৰোঁ যে বিভিন্ন ধৰণৰ ধৰি লওক এই ধৰ্মীয় অনুষ্ঠানবিলাকত আমি এইবিলাক ইনিচিয়েটিভ আছে। ইট ৰাইট ষ্টেচন বুলি এটা আছে, তাত আমি ৰেলৱে ষ্টেচনবিলাক কভাৰ কৰোঁ। এতিয়া মই জনাত বহুত সুখী যে অসমত যিমানখিনি মেজৰ ৰেলৱে ষ্টেচন আছে আমি কভাৰ কৰিছোঁ, যিমান ষ্টলছ আছে ধৰি লওক ৰেলৱে ষ্টেচনবিলাকত বহুত ষ্টলছ আছে, খাদ্য বস্তু আহে, যাত্ৰীসকলে তাত আহি খায়, সকলোকে আমি ট্ৰেইনিং দিছোঁ, চাৰ্টিফিকেশ্যন দিছোঁ। তাৰপিছত গোটেই ষ্টেচনটোক আমি ইট ৰাইট ষ্টেচন বুলি ডিক্লেয়াৰ কৰিছোঁ, এফ এছ এছ আই চাৰ্টিফিকেট ইছ্যু কৰে যে গুৱাহাটী ষ্টেচন ইজ এন ইট ৰাইট ষ্টেচন, তিনিচুকীয়া ষ্টেচন ইজ এ ইট ৰাইট ষ্টেচন, চাৰ্টিফিকেট আছে। খুব ধুনীয়া তেনেকুৱা কিছুমান ইনিচিয়েটিভছ আমি লৈ আছোঁ, তেনেকুৱা আৰু আছে বস্তু, তেনেকৈ মই এনেই চমুকে মই মানে এনেকুৱা
1: খুব সুন্দৰ পদক্ষেপে জানি সুখী হৈছোঁ আমি। এইবিলাক কথা ধৰক সকলোৱে ইমান অৱগত নহয়, কিছু কিছু জানো, কিছু কিছু আজি আপোনাৰ পৰা জানিলোঁ, আৰু হয়তো জানিবলৈ বহু কথা আছে। আমাৰ দীঘলীয়া অনুষ্ঠান আছে 10:30 বজালৈকে, আদৰৰ শ্ৰোতা আমি আপোনাৰ সৈতে থাকিম, আমাৰ সৈতে অনুপম গগৈ ডাঙৰীয়া থাকিব, খাদ্য বিশ্লেষক, তেখেতে ক'ব কেনেধৰণৰ ইনিচিয়েটিভ লোৱা হৈছে, লগতে আমিনো ৰাই যি যদি কিবা তেনেকুৱা ঘটনা হয় ক'ত যাম, কাক কমপ্লেইন কৰিম, এনেকুৱা কথা থাকে, এই গীতটিৰ পাছত আমি সেই কথাখিনি পাতিম। কাৰণ আমি কেতিয়াবা এনেকুৱা হোৱাৰ পাছত আমাৰ হাতত কোনো নাথাকে ক'ত যাম কাক, সেই বিষয়ে আমি এখন দৰখাস্ত দিম, এনেকুৱা ঘটনা হ'ল বা তাৰ ব্যৱস্থা কোনে ল'ব, এই গোটেইখিনি কথা জানিম। লগতে শ্ৰোতাৰ কিছু প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহ আমি ল'ম আৰু অনুপম গগৈ ডাঙৰীয়ালৈ আহিব আগবঢ়াই দিম। গীতটি শুনাইছোঁ জে পি দাসৰ কণ্ঠত, এটি সুন্দৰ গীত আগবঢ়াইছোঁ। তাৰ পাছত আমাৰ আজিৰ এই যে অনুষ্ঠান প্ৰভাতী তৰংগৰ, আপোনাৰ খাদ্য থালত থকা বস্তুখিনি কিমান নিৰাপদ জানো আহক, শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ অতি বিশেষ খণ্ড। আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক, আৰু জানিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অনুপম গগৈ, খাদ্য বিশ্লেষক অসম চৰকাৰ। গগৈ ডাঙৰীয়া, এটি প্ৰশ্ন আহিছে মুকুল হাজৰিকা ডাঙৰীয়াৰ পৰা আমাৰ যিটো ফেচবুক পেজ, তাত লিখিছে বহিঃৰাজ্যৰ পৰা অহা বৰফ আৰু কেমিকেল দিয়া চালানী মাছৰ অপকাৰিতাৰ বিষয়ে গগৈ ডাঙৰীয়াই জনালে ভাল পাম বুলি তেখেতে লিখিছে। এই বিষয়ে সদায় এটা চৰ্চা চলি থাকে, মাছক লৈ সদায় এটা আমাৰ

0: কে যে এইটো চালানী মাছ বুলি কওঁ, বাহিৰৰ পৰা আহিছে, বৰফত আহিছে বা তাত কিবা কেমিকেলো থাকে, কেনেধৰণৰ আমি তাক জানিম যে তাত ঔষধ দিয়া মাছ বা তাত খাব লাগে নালাগে?
1: বিশেষকৈ যিটো চালানী মাছৰ কথা আছিলে, এইটো
0: হয়
1: বহুত পুৰণা এটা হেৰি
0: হয়
1: বিষয়। এই চালানী মাছৰ বিষয়টোত আচলতে কি হৈছে, আমি বহিৰাজ্যৰ পৰা, কাৰণ অসমখন এতিয়া মাছৰ হেৰিটো বৃদ্ধি পাইছে অসমতো,
0: হয় নিশ্চয়।
1: কিন্তু এটা সময়ত আছিলে কি, অসমত মানে বহুতখিনি মাছ, যিবিলাক আমি আমি মাছ খাই ভাল পোৱা মানুহ, অসমীয়া মানুহবিলাক, গতিকে মাছৰ চাহিদা বহুত বেছি ইয়াত। গতিকে বহুত মাছ আমাৰ বাহিৰৰ ৰাজ্যৰ পৰা আহে, ধৰি লওক অন্ধ্ৰৰ পৰা আহে, ইউপিৰ পৰা আহে। তো এইবিলাক মাছ যিবিলাক আহে, এইবিলাক গাড়ীত আহে নাইবা ট্ৰেইনত আহে। তো মাছবিলাক জানে হাইলি পেৰিচেবল বস্তু, ফটকৈ বেয়া হৈ যায়, পচি যায়, বেয়া হৈ যায়, মানে বিক্ৰীৰ কাৰণে উপযোগী নহয় যদি তেনেকৈ তাক ভাল কণ্ডিশ্যনত অনা নাযায়। তো গতিকে আইচ পেকত ধুনীয়া কৰি আনে, কিন্তু তাত কি হৈছে, কমপ্লেইন কিছুমান আমি সময়ত আমি পাইছিলোঁ, সেইটো হৈছে কি যে ফৰ্মেলিন, ফৰ্মেলিন ব্যৱহাৰ কৰি মাছবিলাকক বহুত দূৰ দিনলৈ যাতে তাক বিক্ৰী উপযোগী কৰিব ৰাখিব পাৰি তাৰ কাৰণে ফৰ্মেলিন দিয়া যায়। এই কথাটো মিছা নাছিলে, এইটো কথা সঁচা আছিলে। এটা সময়ত আমি ফৰ্মেলিন টেম্পটো, যিটো সময়ত একদম এই মই 2 বছৰ 3 বছৰ আগৰ কথা কৈ আছোঁ, সেইটো সময়ত এই ধৰণৰ কিছুমান মানে আমাৰ কমপ্লেইন আছিলে। আমি বহুত ধৰণৰ চালানী মাছ যিবিলাক আহিছে বাহিৰৰ পৰা, বহিঃৰাজ্যৰ পৰা বিশেষকৈ, সেইবিলাকৰ আমি পৰীক্ষা কৰিছিলোঁ আৰু কিছু পৰিমাণত আমি আমি উপস্থিতিও আমি পাইছিলোঁ। তাৰ পাছত বাহিৰৰ পৰা কেইবছৰমান আগততো চালানী মাছৰ অনা বিক্ৰী কৰাৰো বন্ধ কৰি দিয়া হৈছিলে, কিন্তু এতিয়া আমাৰ, যিহেতু মই কৈছোঁ যে এতিয়া আমাৰ এই সমস্যাটো যথেষ্টখিনি কমিছে, কাৰণ অসমত এতিয়া মাছৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে, গতিকে বাহিৰৰ পৰা মই যিটো আহি আছে মাছ তাৰ পৰিমাণটো বহুতখিনি কমিছে, আৰু আমাৰ খাদ্য সুৰক্ষা বিভাগৰ আৰু ফিছাৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ আমাৰ তাতো এখন টাস্ক ফ'ৰ্চ আছে, প্ৰত্যেকখন জিলাতে আমাৰ মাছবিলাকৰ পৰীক্ষা ৰেগুলাৰ বেচিছত কৰি থকা হৈছে। কাৰণ ফৰ্মেলিন টেষ্ট কিট এটা আছে, তাত আপোনাৰ যদি সেই টেষ্ট কিটটো ব্যৱহাৰ কৰি যদি মাছটোত ফৰ্মেলিন আছেনে নাই সেই কিটটোত দি জৰিয়তে আপুনি মাছটোৰ পৰা গম পায়। তো গতিকে আমাৰ প্ৰত্যেকখন জিলাতে এইটো ফিছাৰী ডিপাৰ্টমেণ্টৰ লগত আমি কাম কৰি আছোঁ। গতিকে এতিয়া বহু দূৰ মই ভাবোঁ যে এই সমস্যাটো সমাধান হৈছে, কিন্তু মই সম্পূৰ্ণ সমাধান হৈছে বুলি মই দাবী কৰিব বিচৰা নাই, কিন্তু যিখিনি আমাৰ আমাৰ ফালৰ পৰা যিখিনি কৰা হৈছে ফিছাৰী ডিপাৰ্টমেণ্টৰ পৰা, প্লাছ যে অসমত মাছৰ উৎপাদন বৃদ্ধি হোৱাৰ ফলত এই সমস্যাটো আটতকৈ বহুত আগতকৈ বহুত কমি আহিছে বুলি মই বিশ্বাস কৰোঁ।
0: হয় নিশ্চয়, এটা তেতিয়াহ'লে সুবাৰ্তা আপুনি দিছে যে আগতকৈ বহুতখিনি কমিছে, কাৰণ এনেকুৱা ধৰণৰ কথা শুনি আছিলোঁ। আন এটা বাৰ্তা দিছে বিজন আদমছে, তেখেতে লিখিছে, তেখেতে বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, কোকৰাঝাৰ। তেখেতে লিখিছে তাত তেখেতে অধ্যাপনা কৰে, হয়, বহিঃৰাজ্যত চিকিৎসাৰ বাবে গ'লে দেখা যায় অসমৰ বেছিভাগ ৰোগীয়েই হৈছে খোৱাৰ পৰা হোৱা ৰোগৰ। এনেকুৱা অনুভৱ হয় যেন মানুহ খাই মৰিছে, নেখাই মৰা নাই। ধন্যবাদ আজিৰ আলহীক বুলি তেখেতে লিখিছে, তেখেত বিজন আদমছ। এইটো কথা মানে অধিক
1: সম্পূৰ্ণ তেওঁৰ লগত মই সম্পূৰ্ণ মানে মান্তি হৈছোঁ, তেওঁ যি কৈছে মানুহে খাইহে মৰে, নাখাই নমৰে,
0: নাখাই নমৰে।
1: তাৰমানে কি হৈছে, যদি খাদ্যটো আপোনাৰ কাৰণে, খাদ্যৰ অবিহনে আমি জীয়াই থাকিব
0: নোৱাৰোঁ, হয়,
1: খাদ্যটো আমি খাবই লাগিব,
0: নিশ্চয়,
1: নিজকে সুস্থ কৰি ভালদৰে কৰ্ম কৰ্ম স্পৃহাটো ৰাখিবৰ কাৰণে আমাক খাদ্যটো লাগিব। কিন্তু খাদ্যটো হৈছে কি, আমি যিটো খাই আছো সেইটো সুষম আৰু সুৰক্ষিত খোৱাটো বাধ্যতামূলক। আৰু যদি আপুনি বেয়া বস্তু এটা খাই আছে, এডাল্টাৰেটেড বস্তু খাই আছে, বিষ থকা বস্তু খাই আছে, সেইটোৱে আপোনাৰতো আপোনাৰ বেমাৰ আজাৰটো আপোনাৰ চাপিবই। আমি সেইকাৰণে কওঁ, আমাৰ এটা টেগলাইন এটা আছে, হোৱাট ইজ নট a food which is not safe is not food, it is poison.
0: It is not food.
1: যদি আপুনি খাদ্য বস্তুৰ যদি কিবা এটা অপকাৰী বস্তু আছে নাইবা খাদ্য সুৰক্ষা আইনৰ মানদণ্ডৰ মতে নহয়, সেইটোক আমি খাদ্য বুলি নধৰোৱে, সেইটো খাদ্য নহয়ে, পয়জন হয়,
0: বিষ,
1: খাদ্যক অপকাৰ কৰিব। আজি নকৰিব আপোনাৰ 10 বছৰ পিছত কৰিব। এতিয়া আপোনাৰ ধৰি লওক, আপুনি, মই আৰম্ভণিতে কৈছিলোঁ আপোনাৰ যিটো নন কমিউনিকেবল ডিজিজ, মানুহৰ

0: to কি কয়
1: মেদ
0: অবেসিটি
1: অবেসিটি
0: অবেসিটি ডায়াবেটিস প্রেসার সকলোতো খাদ্যৰ লগত একদম উদ্ভাৱনভাৱে
1: জড়িত হৈ আছে হয় হাইপাৰটেনশনৰ কথা
0: যদি হাইপাৰটেনশন হয় একদম ডাইৰেক্টলি আৰু আনকি ন কমিউনিকেবল ডিজিজেছ বিলাকৰ খাদ্যৰ লগত বিষক্ৰিয়া হৈছে আপোনাৰ খাদ্য হৈছে জীৱাণু থকা খাদ্য এটা বস্তু খাইছে মাইক্ৰবায়'লজিকেলি আনচেফ বস্তু এটা খাই আছে মানুহে তো অট'মেটিকেলি মানুহজনৰ সেইটোতো বিষে খাই দিলে ন মানুহজনে মই তেওঁৰ লগত একদম সম্পূৰ্ণ মানে মই মান্তি হৈছোঁ তেওঁ যি মানুহে খায়ে নমৰে
1: গতিকে আৰু বাৰ্তা আছে কিছু বাৰ্তা আমি ল'ম কিন্তু এইখিনিৰ সময় হৈছে আৰু শ্ৰোতা আমাৰ এতিয়া কমাৰ্চিয়েল ব্ৰেক কিয়নো আজিৰ এই অনুষ্ঠান আমাৰ যি আমি প্ৰভাতী তৰংগ প্ৰচাৰ কৰি আছো এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে গতিকে এই কমাৰ্চিয়েল ব্ৰেকৰ পাছত আমি উভতি আহিম এটি সুন্দৰ গীত আপোনালোকক শুনাম
2: হাৰ্ট এটেক ষ্ট্ৰোক ৰোড এক্সিডেণ্ট শিশুৰ জৰুৰী অৱস্থা পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল আধুনিক আই চি ইউ আৰু ইমাৰ্জেঞ্চি অ'টি চৌব্বিছ ঘণ্টাই সাজু আপোনাৰ সেৱাত এপল' এক্সেল কেয়াৰ হাস্পাতাল পশ্চিম বৰাগাঁও গুৱাহাটী ফোন নম্বৰটি হৈছে 9957568450
1: কমাৰ্চিয়েল ব্ৰেকৰ পাছত আমি পুনৰ উভতি আহিছোঁ আদৰৰ শ্ৰোতা আৰু আমি কৈছিলোঁ যে সুন্দৰ এটি গীত শুনাম সুন্দৰ গীত আমাৰ কণ্ঠ নিগৰাইছে ডলি ঘোষ আমাৰ আটাইৰে প্ৰিয় শিল্পী তেখেতৰ গীতটিৰ পাছত আমাৰ যি শেষৰ অংশটি কাৰণ ষ্টুডিঅ'ৰ কিন্তু লাহে লাহে ইংগিত দিছে আৰু বহুত বেছি সময় নাই গতিকে আমি শেষৰ কথাখিনি আমি অনুপম গগৈৰ সৈতে পাতিম শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক

0: আৰু শ্ৰোতাপোনৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডলৈ। আপোনাৰ থালৰ খাদ্যবস্তু নিৰাপদ নে জানো আহক। আৰু এনেদৰে আমি কোৱাৰ লগে লগে অকণমান সকলো মানে শুনি সচকিত হৈ পৰে। আজিৰ সময়ত বিশেষকৈ তেনেধৰণৰ বাৰ্তাও আমাৰ ইয়াতে দিছে, বিভিন্ন ধৰণৰ কথা আছে। এগৰাকী লিখিছে যে ৰিণু ভট্টাচাৰ্য, তেখেতে লিখিছে বৰ্তমান সময়ত অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয় বস্তুৰ বাছনি আকাশবাণী গুৱাহাটী কেন্দ্ৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুনি আছোঁ আজিৰ অতিথিগৰাকীয়ে খাদ্য বিষয়ত বহু কথা অৱগত কৰিছে, উপকৃত হৈছোঁ। আজিকালি খাদ্যবস্তুত ভেজালকৰণত জনসাধাৰণ ৰোগীয়া হৈছে বুলি অনুভৱ কৰোঁ বুলি লিখিছে। আৰু হিমাংশু ঠাকুৰে লিখিছে সুন্দৰ অনুষ্ঠান, মানুহে খাদ্যবস্তু খাওঁতে অতি সাৱধান হ'ব লাগে বুলি লিখিছে। আমাৰ এগৰাকী ইয়াত বাৰ্তা এটি দিছে, তেখেতে লিখিছে যে পৱন তামুলী, তেখেতে দিছে সাধাৰণতে ৰাজহুৱা ভোজ ভাত প্ৰস্তুত কৰোঁতে চাউল দাইল পাচলি আদি ভালধৰণে ধোৱা মেলা নকৰে, বিশেষকৈ চালাডত ব্যৱহাৰ কৰা পাচলিবোৰ প্ৰায়ে নুধুৱে, এনেকুৱা ধৰণৰ কথা থাকে। এই তিনিটা বাৰ্তা মই লৈছোঁ আপোনাৰ অতি গুৰুত্বপূৰ্ণ বাৰ্তা। এখেতে কৈছে যে আজিকালি জনসাধাৰণ নহয় ৰোগীয়া হৈছে, তাৰমানে জনসাধাৰণ অধিক সংখ্যক।
1: ভাল লাগিছে তেওঁলোকে শ্ৰোতাসকলে এনেকুৱা ধৰণৰ ফেচবুক লাইভত তেওঁলোকে ধৰণৰ কমেণ্ট লিখিছে।
0: হয়,
1: মই নিজে সুখী হৈছোঁ আজি অনুষ্ঠানটোত উপস্থিত থাকি, কাৰণ আমাৰ লক্ষ্যটোৱে হৈছে কি, এই বাৰ্তাটো আমি প্ৰতিজন নাগৰিকলৈ নিব লাগিব। আৰু প্ৰত্যেকজন নাগৰিকৰে, মই আগতে কৈছোঁ ফুড ছেফটি ইজ এভৰিবডিজ বিজনেছ, এই বাৰ্তাটো অকল তেওঁলোকৰ লগতে সীমিত নাৰাখি তেওঁলোকে আৰু বিয়পাব লাগিব, তেতিয়াহে আজিৰ নিচিনা অনুষ্ঠানটো সফল হ'ব, সাৰ্থক হ'ব। তাৰ লক্ষ্যটোৱে হৈছে এইটো। ভাল লাগিছে যে তেওঁলোকে এই কথাটো বুজিছে। মই ইয়াতে দুটা কথা ক'ব বিচাৰিছোঁ। আমাৰ এটা ফুড ছেফটিৰ আমাৰ বেছিকৈ আমি নাগৰিকসকলক ইনভলভ কৰিবৰ কাৰণে আমাৰ নিজৰো এটা ফুড ছেফটি ফেচবুক পেজ আছে, কমিশনাৰেট অফ ফুড ছেফটি আছাম। তেওঁলোকে আমাকো, মই অনুগ্ৰহ কৰিম তেওঁলোকে আমাক, তেওঁলোকে বেছি ইনভলভ হওক, আমাকো চাওক, আমাকো আমাৰ এক্টিভিটিজবিলাক চাওক, আমাক পৰামৰ্শ দিয়ক আমি কি কৰিব লাগে, তেওঁলোকৰ কিবা কমপ্লেইন ছিষ্টেম কমপ্লেইন থাকিলে আমাক জনাওক। তাৰপিছত আৰু আমাৰ এটা কমপ্লেইন ছিষ্টেমো আছে, 360 ডিগ্ৰী পুৰা কমপ্লেইন ছিষ্টেম আছে, হোৱাটছএপ নাম্বাৰ আছে, SMS ছিষ্টেম আছে, টোল ফ্ৰী নাম্বাৰ আছে, আৰু আমাৰ ফুড ছেফটি আছামৰ ইমেইল আছে। গতিকে তেওঁলোকে এইবিলাকত তেওঁলোকে নিজৰ কমপ্লেইনবিলাক দিব পাৰে, আৰু দিলে আমি এইবিলাক যিমান যৎপৰোনাস্তি ঠিক চেষ্টা কৰিম যে এইবিলাক আমি সমাধান কৰিব।
0: টোল ফ্ৰী নাম্বাৰটো গগৈ ডাঙৰী আপোনাৰ আছে নেকি? মনত কৈ দিলে,
1: মই টোল ফ্ৰী নাম্বাৰটো কৈ দিছোঁ। ষ্টেটৰ টোল ফ্ৰী নাম্বাৰ আছে 1800-345-3587।
0: আকৌ এবাৰ কৈ দিলে শ্ৰোতাৰ আমাৰ কামত আহিব যি শুনি আছে,
1: 1800-112100। তাৰ উপৰি আপোনাক মই ফুড ছেফটি মেইলটো কৈ দিওঁ, foodsafety.assam@gmail.com। এইটো এটা ফুড ছেফটি আছে, আৰু এটা এটা আছে কমপ্লায়েন্স, এটা FSSAI আপোনাৰ কনজিউমাৰ ৰিড্ৰেছেল মেকানিজম এটা আছে, compliance@fssai.gov.in। এইবিলাক যদি, এইটো চেণ্ট্ৰেল FSSAI পৰ্টেল হয়, অট'মেটিকেলি আমালৈ ফৰৱাৰ্ড হৈ যায় এইটো বস্তুটো। গতিকে আমি এইবিলাক আছে ছিষ্টেমটো, আপোনালোকে যদি কিবা থাকে আমাক ক'ব, আমাক জনাব। আমি, আমাৰো অসুবিধা আছে দেই, কোনো এটা এটা ডিপাৰ্টমেণ্ট হিচাপে সকলোৰে পিছত কিছুমান সীমিত কিছুমান থাকে অসুবিধা, আমাৰ নাই বুলি মই নকওঁ, আছে। তো যিমানখিনি তথাপিও আমি চেষ্টা কৰিছোঁ যে আমি যিমানখিনি পাৰোঁ এই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত আমি ভাল কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ, সহায় সহযোগিতা সবৰে আশা কৰিছোঁ, আৰু ইনভলভমেণ্টটো সবৰে লাগিব।
0: আমাৰ শ্ৰোতাই সহযোগ কৰিছে, আপোনালৈ প্ৰশ্ন আগবঢ়াইছে গগৈ ডাঙৰীয়া, এইখিনিতে মই প্ৰশ্ন আগবঢ়াই দিব খুজিছোঁ। কল্পনা কলিতা, তেখেতে লিখিছে সুন্দৰ অনুষ্ঠান চাই আছোঁ কাহিলীপৰাৰ পৰা, এতিয়া ৰং বিৰঙৰ খাদ্য

0: খাব ভয় লগা হৈছে। যিটো ৰঙৰ কথা আমি কৈছিলোঁ, ৰঙা ৰং বুলিলে মানুহে ভয় কৰে, তৰমুজৰ ৰঙা ৰং মানে কৈ আৰ্টিফিচিয়েল হয়, সেউজীয়া অধিক হ'লে মানে ভয় কৰে, কিবা বাহিৰৰ পটলৰ সেউজীয়া এনেকুৱা ধৰণৰ আমি ধৰক কিছুমান ঘটনা দেখি থাকোঁ। তেখেতে কৈছে ৰং দেখিলে ভয় লাগে খাদ্য বস্তুৰ।
1: ৰংটো ধৰি লওক এতিয়া মই ফল মূলৰ কথা মই কোৱা নাই, কিন্তু কিছুমান খাদ্য বস্তুত এডিটিভ লিষ্টত আছে কিছুমান পাৰ্মিচিবল কালাৰ আছে, সেইবিলাক কালাৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাত যিহেতু এইবিলাক এডিটিভ হয়, তাৰ কোনো স্বাস্থ্যৰ কোনো হেৰি নহয়, কিন্তু তাক খালি খাদ্যবস্তু দেখাত অলপ ভাল লগাকৈ আৰু মানে যাতে গ্ৰাহকে অলপ আকৰ্ষিত হয় সেইটো কাৰণে ৰংটো দিয়া হয়। কিন্তু ৰং যে দিছে ইয়াৰ অৰ্থ নহয় বোলে যে যিমান পৰিমাণৰ ইচ্ছা তেওঁ দিব
0: পাৰিব,
1: সেইটো নহয়।
0: আৰু এটা
1: তাৰ এটা লিমিট আছে, লিমিট আছে, সেই লিমিটটো। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে ৰঙৰ ক্ষেত্ৰত যে মিঠাই হওক, যিকোনো খাদ্য বস্তু হওক, যিকোনো এনেকুৱা ধৰণৰ খাদ্য বস্তু দেখা পায় যিটো ৰঙীন হয়, বেছিকৈ ৰঙীন হয়, সেইবিলাকৰ পৰা বিৰত থাকক, সেইবিলাক গ্ৰহণ নকৰিব।
0: আৰু তেখেতে লগতে এটা প্ৰশ্ন কৰিছে কল্পনা কলিতাই, তেখেতে কৈছে যে যিমান পাৰোঁ, তেখেতে কৈছে ঘৰৰ খাদ্য গ্ৰহণ কৰোঁ। এটা সমস্যা হ'ল, তেখেতে ক'লে যে ভেজাল বা পাচলি, ভেজাল পাচলি কেনেদৰে চিনাক্ত কৰিম, এইটো হয় এটা সকলোৰে প্ৰশ্ন। ভেজালটো বহুতে কয় ডাঙৰ বেঙেনাটো ল'ব নালাগে, সৰু চাইজৰ বেঙেনা ল'ব লাগে, বা তাত যদি ফুটা আছে বেঙেনা এইটো বেছি ভাল, এইটো কথা থাকে নেকি?
1: আচলতে এইটো এটা গ্ৰাহকজনৰ কাৰণে
0: হয়
1: খাদ্য শাক পাচলিটো দেখি কোনেও ক'ব নোৱাৰে যে এইটো ভেজাল হয়, ইয়াত কীটনাশক দ্ৰব্য আছে নে নাই, তেনেকুৱা কোনো উপায় নাই,
0: জনাৰ কোনো উপায়
1: নাই, সজাগতাৰ বাহিৰে কোনো উপায় নাই। আপুনি যে দেখিছে যদি খাদ্যটোৰ শাক পাচলিটোৰ ওপৰত আপোনাৰ সন্দেহ হৈছে যে ফুলকবিটোৱে বেয়া অলপমান হেৰি হয়, কিন্তু এটা কথা কিছুমান আপুনি জানিব লাগে, কিছুমান শাক পাচলিত বেছিকৈ কীটনাশক দ্ৰব্যৰ উপস্থিতিটো থকাটো মানে আমি প্ৰমাণ আছে। ধৰি লওক মই কওঁ যে জলকীয়াটো, আপুনি ঘৰতে জলকীয়া খেতি কৰিবচোন, দেখিব যে আপুনি যদি তাত কোনো ধৰণৰ একো কীটনাশক দ্ৰব্য নিদিয়ে, জলকীয়াটো কিবা পোক হয়, গছজোপা মৰহি যায়, হেৰি হৈ যায়। গতিকে জলকীয়াটোত আপুনি যিমান পাব, আপুনি বহুত সংখ্যক জলকীয়াটোত আপুনি কীটনাশক দ্ৰব্যৰ উপস্থিতিটো পায়। আমি পৰীক্ষা কৰিও আমি পাইছোঁ, সেই পৰীক্ষাৰ ফাইণ্ডিংছটোহে মই আপোনালোকক কৈছোঁ। তাত আপোনাৰ সেইটো বস্তু তেনেকুৱা ধৰণৰ সজাগতাবিলাক অলপ যদি আপুনি জানে যে ইয়াত বেছি হেৰি, চোৰাজনে কোৱাৰ নিচিনা ঘৰৰ বস্তুৱে খাওঁ, মই সেইটোৱে ভাল বুলি ভাবোঁ। যিমান কিন্তু সেইটো প্ৰত্যেকৰ কাৰণে সম্ভৱ নহয় দিয়কচোন, কিন্তু এইখিনি সজাগতাৰ প্ৰয়োজন আছে। আৰু কিন্তু গ্ৰাহকে প্ৰত্যেক চায়ে, চকুৰে চাই কীটনাশক দ্ৰব্য আছেনে নাই কৰিব না, তাৰ কাৰণে খুব হাই এণ্ড ইকুইপমেণ্ট লাগে, যিটো আমাৰ বামুনী মৈদান স্থিত লেবৰেটৰীত আছে, আমি পৰীক্ষা কৰি আছোঁ, আৰু কিটবিলাক আছে। কিন্তু গ্ৰাহকে কিনাৰ সময়ত এই বস্তুটো সম্ভৱ নহয় তাৰমানে।
0: আৰু গগৈ নাই, এইখিনি আমাৰ এটা প্ৰশ্ন মনলৈ আহি থাকে, ধৰক আজিকালি ইমান শাক পাচলি বজাৰত মানে ইমান সহজে পোৱা যায়, আগতে হয়তো ইমান নেদেখিছিলোঁ, শাক পাচলিয়ে হওক ফল মূলেই হওক, কিছুমান ফল মূল ইয়াত নহৈছিলেই বা কম পৰিমাণে হৈছিলে, এতিয়া বছৰৰ গোটেই মাহতে আপুনি সেইটো পায় আৰু অধিক মাত্ৰাত পোৱা যায়। সেইটো হয়তো আপুনি প্ৰডাকশ্যনৰ লগত জড়িত নহয়, কিন্তু যিহেতু ফিল্ডত থাকে বা এনেকুৱা ধৰণৰ বিশ্লেষণ কৰে, তেনেকুৱা কথা কিবা আছে নেকি? অধিক প্ৰস্তুত কৰাৰ কাৰণে তাত কিবা দিয়া হৈছে অলপ বেছিকৈ?
1: অধিক প্ৰস্তুত অধিককৈ থকা সেইটো বিষয়ত মই কমেণ্ট নকৰোঁ, কিন্তু মই এটা কথাই ক'ব বিচাৰোঁ যে অবতৰীয় বস্তু খাব নালাগে, অলপ বিৰত থাকিব লাগে। তাহলে আমটো আপুনি জানে যে আমটো কেতিয়া পকে, আমাৰ ইয়াত অসমত আমটো কিমান সময়ত পকে, গছ কেতিয়া হয়, এটা ছিজন আছে, ছিজনেল ফ্ৰুটটো ছিজনত খাব লাগে। যদি যদি দেখা পায় যে ছিজনটো আৰম্ভ হোৱাৰ আগতে পকা আম আপুনি বজাৰত দেখা পাইছে, এইটোতো তাত আপোনাৰ সন্দেহ কৰাৰ যথেষ্ট স্থল আছে যে সেইটো আপোনাৰ কিবা ব্যৱহাৰ কৰি তাক পকোৱা হৈছে, কিবা কৰিছে। তো গতিকে এইবিলাক যিটো বতৰৰ বস্তু বতৰত খোৱাটো, আগতেও আমাৰ সৰুতে কৈছিলে যে বতৰৰ বস্তু বতৰত খাব লাগে, আৱতৰীয়া বস্তু যদি বজাৰত উপলব্ধ হয় সেইবিলাকৰ পৰা বিৰত থাকিবলৈ
0: হয়। আমি বতৰৰ যিটো ফল মূল, বতৰৰ যি শাক পাচলি, সেইটো খাবলৈ, আমাৰ যেতিয়া চিকিৎসকৰ সৈতে কথা বতৰা হয় তেতিয়াও এনেকুৱা ধৰণৰ কথাই কয় যে বতৰৰ বস্তু যিটো আপোনাৰ স্থানীয়ভাৱে পোৱা যায় সেইটো আটাইতকৈ উত্তম। আপুনি সুন্দৰ সেই বাৰ্তাই দিছে, আৰু আমাৰ ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে, প্ৰায় আমাৰ যি নিৰ্ধাৰিত সময় সেই শেষেই হৈছে, শেষত কিবা বাৰ্তা দিব নেকি?
1: সজাগ হওক, সচেতন হওক, আৰু এই বাৰ্তা সকলোলৈ বিয়পাই দিয়ক, মোৰ এই অনুৰোধ, আৰু আমাক সহায় কৰক, কাৰণ মই কৈছোঁ যে খাদ্য সুৰক্ষাটো অকল এটা চৰকাৰী বিভাগ

0: কৰিব পৰা বস্তু নহয়, প্ৰত্যেকজন নাগৰিকৰে এটা বিৰাট দায়িত্ব আছে, এভৰিবডিজ বিজনেছ। আৰু এই বাৰ্তাটো আপোনালোকে যদি আমাক সহায় সহযোগিতা কৰে আমি খুবেই সুখী হ'ম, আমি আমাৰ দায়িত্ব পালন কৰাত আমিও ফল পাম, আপোনালোকেও ফল পাব, কাৰণ ইয়াত আপোনালোকৰ স্বাস্থ্যটো জড়িত হৈ আছে, স্বাস্থ্যটো আপোনাৰ নিজৰ নিজৰ সম্পত্তি, এইটো গতিকে পৰম ধৰ্ম, গতিকে নিজৰ স্বাস্থ্যটোৰ কাৰণে আপুনি নিজেও সজাগ হওক, সচেতন হওক আৰু দুজনক সজাগ কৰক,
1: সুন্দৰ
0: সহায় কৰক।
1: নিশ্চয় আপুনি সুন্দৰ বাৰ্তা দিছে, স্বাস্থ্যটোৰ প্ৰতি সজাগ হওক, সচেতন হওক আৰু আন দুজনক আপুনি তাক সজাগ সচেতন কৰি দিলে। অনুপম গগৈদেৱে সুন্দৰ বাৰ্তাৰে আপুনি আৰম্ভ কৰিছিলে, শেষো কৰিছে এই বাৰ্তাটিৰে। অশেষ ধন্যবাদ ষ্টুডিঅ'লৈ আহিলে, ৰাতিপুৱাৰে অফিচৰ আপোনাৰ সময় ব্যস্ততাপূৰ্ণ, তাৰপৰা আহি আমাক ষ্টুডিঅ' সময় দিয়ে। শ্ৰোতা ইমানকৈ আজি আনন্দিত হৈছে, প্ৰশ্ন কৰিছে আৰু ভাগ লৈছে অনুষ্ঠানত, শ্ৰোতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিম সৌৰভ জ্যোতি ভূঞা, এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে আমাৰ লাইভ কৰি আছে আকাশবাণী গুৱাহাটীৰ যে অফিচিয়েল ফেচবুক পেজ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনীতা ডেকা সুন্দৰ সুন্দৰ গীতসমূহ তেখেতে নেতিয়াৰ পৰা নিৰ্বাচন কৰি আমালৈ আগবঢ়াই দিছে আৰু আমি শ্ৰোতালৈ সেয়া বিলাই দিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়াংকী দেৱ চৌধুৰী অনুষ্ঠান চলোৱাত আমাক সহায় কৰাৰ বাবে। আন এটি

0: গতিকে নিজৰ স্বাস্থ্যটোৰ কাৰণে আপুনি নিজেও সজাগ হওক, সচেতন হওক আৰু দুজনক সজাগ কৰক,
1: সুন্দৰভাৱে
0: সহায় কৰক।
1: নিশ্চয় আপুনি সুন্দৰ বাৰ্তা দিছে, স্বাস্থ্যটোৰ প্ৰতি সজাগ হওক, সচেতন হওক আৰু আন দুজনক আপুনি তাক সজাগ সচেতন কৰি দিলে। অনুপম গগৈদেৱে সুন্দৰ বাৰ্তাৰে আপুনি আৰম্ভ কৰিছিলে, শেষো কৰিছে এই বাৰ্তাটিৰে। অশেষ ধন্যবাদ ষ্টুডিঅ'লৈ আহিলে, ৰাতিপুৱাৰে অফিচৰ আপোনাৰ সময় ব্যস্ততাপূৰ্ণ, তাৰপৰা আহি আমাক ষ্টুডিঅ'ৰ সময় দিয়ে। শ্ৰোতা ইমানকৈ আজি আনন্দিত হৈছে, প্ৰশ্ন কৰিছে আৰু ভাগ লৈছে অনুষ্ঠানত, শ্ৰোতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰি মই সৌৰভ জ্যোতি ভূঞা এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে আমাৰ লাইভ কৰি আছে আকাশবাণী গুৱাহাটীৰ যে অফিচিয়েল ফেচবুক পেজ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনীতা ডেকা সুন্দৰ সুন্দৰ গীতসমূহ তেখেতে নেতিয়াৰ পৰা নিৰ্বাচন কৰি আমালৈ আগবঢ়াই দিছে আৰু আমি শ্ৰোতালৈ সেয়া বিলাই দিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়াংকী দেৱ চৌধুৰী অনুষ্ঠান চলোৱাত আমাক সহায় কৰাৰ বাবে। আন এটি পুষ্পক ছবিৰ সুন্দৰ গীতেৰে আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান। আদৰৰ শ্ৰোতা, আমি শুনাইছোঁ শেষত অংকুশ ছবিৰ পৰা এটি অকণমান ভক্তিমূলক গীতেৰে আজিৰ অনুষ্ঠান সামৰিব খুজিছোঁ। সকলোৰে ভাল হওক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: প্ৰভাতী তৰংগ আগবঢ়ালে সীমান্ত বৰ্মাই। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

0: मालिका का, ये तो मैंने कर दिया।
1: शाबाश राजू बेटा, शाबाश।
0: मगर ये तो बताओ मालिका का, ये कौन सा पौधा है?
2: बेटा ये गेंदे का पौधा है।
0: गेंदे का पौधा?
2: जी।
0: गेंदे का पौधा तो सामने वाले बगीचे में भी है, पर उस पर तो कितने सारे फूल लगे हैं।
2: फूल तो बेटा एक दिन इस पौधे पर भी आएंगे।
1: हाँ राजू बेटा, पर उसके लिए तुम्हें बहुत लगन और मेहनत से इसकी देखभाल करनी होगी।
2: हाँ
0: देखभाल, वो कैसे?
2: देखो बेटा, मैं तुम्हें समझाता हूँ। तुम्हें रोज पौधे को पानी देना होगा और कभी कभी खाद भी डालनी होगी।
0: अच्छा।
2: और पौधे के आसपास की उगी हुई जो घास होती है ना, उसको हटाना होगा।
3: ইমানপুৰী ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। অসমসহ উত্তৰ

0: পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে শিল্পীসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান
1: জনায়। जानने वालों को आप खोज के निकाले इन फ्यूचर वो उस चीज को हम बढ़ा सकते हैं क्योंकि उनके लिए जो सपोर्ट सिस्टम चाहिए मशीन से लेकर के और जो भी जरूरत चीजें उनको चाहिए हम उनको कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলিও উল্লেখ কৰে। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিক্কিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ বাবে আলোচনা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে পপী চান্দ আৰু বিবেক শৰ্মা, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: জীৱন

0: সংগ্ৰাম আৰু এমুকুৰা হাঁহি, অৱসাদক দূৰ কৰি সংগ্ৰামক আলিংগন কৰি বহু সময়ত বহুজনে ক্ষুদ্ৰ ব্যৱসায়ীৰে জীৱন জীয়াৰ বাট মোকলাইছে।
1: প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু মহানগৰীৰ হৃদস্পন্দন ফাঁচী বজাৰলৈ আহিছেনে? সৰু সৰু গলিবোৰত থকা ফুলৰ দোকানৰ দোকানী, কাপোৰৰ দোকানৰ দোকানী, মুচি, ৰিক্সা চালকজনৰ জীৱন সংগ্ৰামৰ যুঁজখন কেনেকুৱা হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে?
0: বলক, আজি আপোনালোকক লৈ যাম তেওঁলোকৰ কাষলৈ। তেওঁলোকে মনৰ ভাৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিবও পাৰে, বা আপোনাৰ মোৰ দৰে সংগ্ৰামৰ সকলো কাহিনী তেওঁ নক'বও পাৰে, কিন্তু তেওঁলোকৰ চকুতে প্ৰতিস্ফুট হৈ থাকে প্ৰতিপল জীয়াই থকাৰ দূৰ্বাৰ আশা।

সংগ্ৰামৰ সকলো কাহিনী তেওঁ নকবও পাৰে, কিন্তু তেওঁলোকৰ চকুতে প্ৰতিস্ফুট হৈ থাকে প্ৰতিপল জীয়াই থকাৰ দুৰ্বাৰ আশা।

0: নমস্কাৰ, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বিবেক মালাকাৰ, মই হাজোৰে বাসিন্দা হয়। ইয়াতে কৰ্ম অনুযায়ী মই ইয়াতে ফেঞ্চি বজাৰতে থাকোঁ এতিয়া, আৰু ঘৰ মোৰ হাজোতে হয়।
0: পোনপ্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম, যিহেতু ফাঁচি বজাৰলৈ সোমাই আহিলেই পৰিলক্ষিত হয় এই ফুলৰ দোকানসমূহ, আপুনি কেতিয়াৰ পৰা এই ফুলৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে?
1: আমাৰ এই বিজনেছখন আমাৰ দেউতাই চলোৱা, এইটো 2000ৰ আগৰে দোকান হয়। এতিয়া মই 5 বছৰমানৰ পৰা চলাই আছোঁ দোকানখন।
0: আৰু যিহেতু আপুনি কেঁচা ফুলসমূহ ইয়াত ৰখা পৰিলক্ষিত হৈছে, ফুলৰ দোকান বুলি ক'লে আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ ফুলৰ থোপা হওক, পূজা পাতলত লগা ফুল হওক, আৰু লগতে বৰমালা আৰু বিভিন্ন যিসমূহ উৎসৱ পাৰ্বণত লাগতিয়াল যিসমূহ ফুল হয়, এই ফুলসমূহ আপুনি ইয়াত ৰাখিছে। এই ফুলসমূহ বাৰু আপুনি ক'ৰ পৰা আনে?
1: এইটো আমাৰ আহে বেছিভাগ কলকাতাৰ পৰা, আৰু কিছুমান যিখিনি এক্সপৰ্ট কোৱালিটিৰ ৰোজ আহে সেইখিনি আহে পুনেৰ পৰা, আৰু যিখিনি কিচাম থিমাম জিপচি জিপচি আহে সেইখিনি আহে বেংগলোৰৰ পৰা, এই তিনিটা জেগাৰ পৰা।
0: অসমত তেনেকুৱা ফুল পোৱা নাযায় নেকি বাৰু?
1: অসমত পায়, কিন্তু কোৱালিটিটো আৰু কোৱান্টিটিটো অলপ বেয়া। কোৱান্টিটিটো ইমান দিব নোৱাৰে, কোৱালিটিটো ইমান হেভি নহয়।
0: হয়, আৰু যিহেতু কেঁচা ফুল আপোনালোকে বিক্ৰী কৰে, কেতিয়াবা যিসমূহ সজীৱ ফুল থাকে, এই সজীৱ ফুলৰ ক্ষেত্ৰত আপুনি কেতিয়াবা হেঙাৰ সন্মুখীন হৈছে নেকি এই ব্যৱসায়ত? কাৰণ যিহেতু আপোনালোকে দেখা পোৱা যায় যে কেঁচা ফুল বিক্ৰী কৰে, মৰহি যোৱাও পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত, এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: হেঙাৰটো এনেকুৱা নাই, অফ চিজন হ'লে কিছুমান কেতিয়াবা ৱেষ্টেজ হয়, সেইখিনি আকৌ নেক্সট চিজনত ৰিকভাৰী হৈ যায়, বাকী এনেকুৱা হেঙাৰ একো নাই। অকণমান কেঁচা বস্তু যেতিয়া লছ হয়, লছ আৰু ইম্পৰ্ট কৰি অনা বস্তু যেতিয়া অলপমান দামটো অকণমান বেছিকৈ ল'বলগীয়া হয়, যে 50%-50% বেনিফিট টাইপৰ এনেকুৱা ল'ব লগা হয়, কাৰণ 50% ফুলটো আমাৰ ৱেষ্টেজে হৈ যায়।
0: আৰু সংৰক্ষণ আপোনালোকে কেনেকৈ কৰে এই ফুলসমূহ? যিহেতু আপোনালোকে গম পোৱা মতে আপুনি যিহেতু জনাইছে যে আপোনালোকে বাহিৰৰ পৰা এই ফুলসমূহ আনে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ সজীৱ কৰি ৰাখিবলৈ আপোনালোকে কি কৰে?
1: আমাৰ যিখিনি কলকাতাৰ পৰা আহে ফ্লাৱাৰ্ছখিনি, তাত প্ৰায়ভাগ আমি এইবিলাক থাৰ্মকলৰ বক্সত বৰফৰ লগত ৰখা যায়, আৰু যিখিনি বেংগলোৰৰ পুনেৰ পৰা আহে সেইখিনি আমি বাল্টিঙত পানী পানী দি পেলাই আৰু ড্ৰেছিং কৰিব লাগে।
0: আচলতে আমি ভবাই নাছিলোঁ, আমি ফুলসমূহ ক্ৰয় কৰোঁ, ইমান ধুনীয়া ধুনীয়া ফুল আপোনালোকে বিক্ৰী কৰে আৰু আমি ক্ৰয় কৰোঁ, কিন্তু গ্ৰাহক হিচাপে আমাৰ মনলৈ কেতিয়াবা যদিও প্ৰশ্ন আহে, তথাপিও আমি ইমানখিনি ভাবি নাপাওঁ যে আপোনালোকে ইমান সুন্দৰকৈ ফুলসমূহ সজীৱ কৰি ৰাখে। আমি এনেধৰণে ভাবোঁ যে আপোনালোকে সদায় আনে, সদায় বিক্ৰী কৰে, কিন্তু ইমান সুন্দৰকৈ এটা আচলতে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে আপোনালোকে সংৰক্ষণ কৰি গ্ৰাহকক বিক্ৰী কৰে, এই ক্ষেত্ৰত সঁচাই আপোনালোকৰ যি ব্যৱসায় শলাগ ল'বলগীয়া। আৰু যিহেতু আপুনি জনাইছে যে আপোনাৰ পিতৃয়ে কাৰ্যত জড়িত হৈ আছিলে, গতিকে আপোনাৰ পিতৃয়ে আপোনালোকক প্ৰত্যেকজন সন্তানক ইমান সুন্দৰকৈ ডাঙৰ দীঘল কৰিলে, নৱপ্ৰজন্ম এই ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে জড়িত হ'ব লাগে তাৰ আপোনালোকে ইমান সুন্দৰকৈ এটা জ্ঞান দিলে যেন আপোনালোকেও এই ক্ষেত্ৰত কাম কৰি জীৱন নিৰ্বাহ কৰিব পাৰে, এই ক্ষেত্ৰত আপোনাৰ পিতৃৰ পৰা আপুনি এই জ্ঞান লাভ কৰিলে। আপুনি দেউতাৰ বিষয়ে কি ক'ব?
1: দেউতাটো আমাৰ, আমি যেতিয়া জন্ম পাইছিলোঁ তাৰ আগৰে পৰা বিজনেছৰ লগত জড়িত, অকল ফুলৰ লগতে। তেতিয়া বাৰু ইমান এই ইম্পৰ্টৰ ব্যৱস্থা নাছিলে, তো ফ্লাইটত কিছু সামগ্ৰী আহিছিলে 10 কিলো ৱেটত আহে, এতিয়া বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টৰ সুবিধা হৈ গ'ল, যেনে ট্ৰেইনত আহে, বাছত আহে, ফ্ৰ'জেন হৈ আহে, এইখিনি ব্যৱস্থা এতিয়া আমাৰ নতুন প্ৰজন্মখিনিয়ে কৰিলে বেছি ভাল হয়। দেউতাহঁতৰ আৰু ইমান হেৰি নাই না, টেকনিকেল লাইনত ইমান এটা যাব নোখোজে যে ফ্লাইটৰ ভাড়া দিম, কিলো ৱেইট কৰিম, এতিয়া যিমানখিনি ফ্লাইটৰ বস্তু আহে সেইখিনি কিলো হিচাপত আহে, সিমানখিনি দেউতাহঁতে মানে ভেজালটো নিবিচাৰে, এতিয়া আৰু অকণমান উঠি অহা ল'ৰা ছোৱালীয়ে কৰিলে ভাল হয়।
0: হয়, এই ফুলৰ ব্যৱসায় যি কৰি আছে দোকানসমূহ, তাৰ মাজত আপুনিও এজন অন্যতম। আমি যিহেতু বৰ্তমান গম পাইছোঁ যে আগতে ফুলৰ যিবোৰ চাহিদা আছিলে, আগতে মানুহে বিচাৰে নাৰ্জি ফুল বা গোলাপটো আগৰ পৰাই চলি অহা বিভিন্ন ধৰণৰ ফুল, আজিকালি যিবোৰ ফুল পোৱা যায় সেই গ্ৰাহকে আজিকালি যিবোৰ ফুল মানুহক গিফ্ট হিচাপে দিবলৈ বা বৰমালাত আজিকালি যিবোৰ ফুল ব্যৱহাৰ কৰে, আগতে যিহেতু দেখা পোৱা যায় যে নাৰ্জি ফুলেই বৰমালাত ব্যৱহাৰ কৰা, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব, ফুলৰ চাহিদা আৰু গ্ৰাহকৰ মাজত এই

0: সম্পৰ্কটো বৰ্তমান?
1: নাই চাওক, আগতে ক'লোৱে মই ফ্লাইটৰ ইমান হেৰি সুবিধাটো নাছিলে, মানে আছিলে, ইউজ কৰিবলৈ অলপ হেৰি আছিলে, ইজি নহয় বস্তুটো। তো ইমান আৰু কলকাতাৰ যিটো গোলাপ হয় সেইটো আমাৰ অসমৰ নিচিনা একে কোৱালিটিৰ, প্ৰায় একে কোৱালিটিৰ, কাইট চাইট থাকে, বেছি হেভি নহয় আৰু এই লাষ্টিংটো কম এইটো ফুলৰ, সেইকাৰণে আৰু আগতে ইমান ইউজ নহৈছিলে। ক'লোৱে মই নতুন প্ৰজন্ম কৰিলে বস্তু সদায় ভাল হ'ব, আগবাঢ়ি যাব। এতিয়া ইম্পৰ্ট ৰজেছ আহে, হাইড্ৰেঞ্জিয়া আহে, বিভিন্ন ধৰণৰ ফুল আহে, যিবিলাক ফুল এতিয়া আমাৰ গুৱাহাটীত আহিয়ে পোৱা নাছিল সেইবিলাক ফুলো আহে, ব্যৱস্থা হৈ গৈ আছে, ব্যৱহাৰ কৰিব লাগিব এইখিনি।
0: বছৰৰ কোনচোৱা সময়ত বাৰু ফুলৰ বিক্ৰী বেছি হোৱা দেখা যায়?
1: আমাৰ চবতকৈ বেছি বিক্ৰী হোৱা মাহ হৈছে আঘোণ মাহত, সকলোতকৈ বেছি বিক্ৰী হয়, কাৰণ তেতিয়া সকলো ধৰণৰ বিয়া থাকে, যেনে আমাৰ অসমীয়া বিয়া, বাঙালী বিয়া, মাৰোৱাৰীসকলৰ বিয়া, চবৰে বিয়া থাকে, তেতিয়া বিক্ৰীটো বেছি হয়। আৰু বহাগতো হয়, বহাগত আমাৰ অসমীয়া বিয়া বেছি থাকে, আমাৰ অসমীয়া মানুহৰ মানে অকণ ক্ৰয়টো কম ফুলৰ প্ৰতি, মানে বেছি আৰু এক্সপেঞ্চিভ ফুল ইউজ কৰিব টান পায়। বাকী মাৰোৱাৰী সমাজখনৰ পৰা এই ফুলৰ এক্সপেঞ্চিভ হ'লেও তেখেতসকলে অকণমান ফুলৰ লগত বেছি, মানে সিহঁতৰ ফুলটো বেছি ফেভাৰেট হয়, সেইকাৰণে ভাল ভাল ফুল সিহঁতেই লয় বেছিভাগ, এনেকুৱাই আৰু। বাকী বিয়াৰ যিকেইটা মাহ আছে, মাৰ্কেটত আমাৰ বিক্ৰীটো বেছি হয়, আৰু লগতে পূজা, দিৱালী, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ফুল ইউজ হোৱা প্ৰগ্ৰেম আছে, যেনে শিৱ পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা, এইবিলাকত আমাৰ ফুলৰ যিটো পিক ছিজন বুলি কয় সেইটো আৰম্ভ হৈছে।
0: আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পিতৃ লগতে আপুনিও এই কৰ্মত বৰ্তমান জড়িত হৈ আছে, আপোনাৰ ঘৰতো ফুলৰ খেতি কৰা হয় নেকি?
1: অঁ, আমাৰ ঘৰত ফুলৰ খেতি আছে, এনেকুৱা নাৰ্জি ফুলৰ আছে, এইবাৰ মই লোকেল মুগ্ৰা যিটো আহে ব্যৱহাৰ কৰে চুলিত সেইটো লগালোঁ, হাইড্ৰেঞ্জিয়া লগাইছোঁ, তাৰপৰা লিলি লগাইছোঁ, দুটা লগাইছোঁ, কিন্তু আমাৰ ইয়াতে কোৱান্টিটিটো কমে আৰু ৰেটটো নিমিলে, পাৰ্টিকৈ সেইখিনি আমাৰ ইয়াতে খেতি কৰিলে যিখিনি লাভ হ'ব, বাহিৰত মানে বাহিৰৰ পৰা সেইটো দামতে পঠাই দিব পাৰিব, আমাৰ ইয়াতে যিটো ৰেটত আমি খেতিখন কৰিম সেই ৰেটত সিহঁতে তাৰ পৰাই দি দিব পাৰে, মানে এক্সপৰ্টটোৱে বেছি কম সস্তা হৈ যায়, সেইখিনিয়ে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ ঘৰত খেতি লগতে আপুনি এই ফুলৰ ব্যৱসায়ৰ লগত বৰ্তমান জড়িত, আপোনাক আমাক আপুনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: বছৰ বছৰ ধৰি একেটা ব্যৱসায়তে তেওঁৰ পিতৃ এই ফুলৰ ব্যৱসায়েৰে ঘৰখন ধুনীয়াকৈ চলাই নিছিল, যাৰ বাবে এতিয়া এই কৰ্মত আগবাঢ়ি আহিছে তেওঁৰ এই পুত্ৰ। এয়া অধিকাংশ লোকৰেই জীয়া কাহিনী, পিতৃৰ কৰ্মক, পিতৃৰ ব্যৱসায়ক নিজৰ কৰি আগুৱাই নিব বিচৰা প্ৰতিজন সন্তান এজন এজন জীৱন সংগ্ৰামৰ যুঁজাৰু।
3: নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম, আপোনাৰ পৰিচয়টো জনাব।
4: মোৰ পৰিচয়টো এই হেৰি ব্ৰিটেন বড়ো লিখে, আমি আগতে আছিলে বৰপেটা আছিল, এতিয়া বাক্সা হৈছে এই চিমলা ছাইডত।
3: আপুনি চিমলাগুৰিৰ বাসিন্দা?
4: চিমলা ছাইডত।
3: আপুনি কেতিয়াৰ পৰা ৰিক্সা চলাই আছে?
4: 96।
3: আৰু 96 চনৰ পৰা আপুনি গুৱাহাটীত ৰিক্সা চলাই আছে?
4: ফাৰ চাইছোঁ 95, তাৰপিছত 96ৰ পৰা মই পেডেল মাৰিছোঁ।
3: আৰু এতিয়া পেডেল মৰা ৰিক্সাৰ সলনি হৈ মেচিন লগাইছে ন?
4: মেচিন এতিয়া এতিয়া বেটেৰী হৈছে, বেটেৰী হোৱাটো বেছি বছৰ হোৱা নাই, এনেই 10-12 বছৰমান হ'ল নেকি, কিমান বা হ'ল আৰু তাৰপিছত কৈছোঁ মই 8 বছৰ বা 9 বছৰ এনেকৈ হ'ব।
3: আৰু 96 চনৰ পৰা আপুনি ৰিক্সা চলাই আপোনাৰ পৰিয়াল পোহপাল দি আছে?
4: পৰিয়ালটো কৰা নাই, মই এনেকৈয়ে চলাই খাই আছোঁ, মানে অল গুৱাহাটী চিনি পায়, সেইটো কাৰণে মই সেইটো বেটেৰী গাড়ী লৈ যি পাই ভাড়া মাৰে অল গুৱাহাটী মই যায় আৰু, এনেকৈ লখৰা বা এই লংকেশ্বৰ লগি নাযায়, লংকেশ্বৰত আগত মই হিন্দিমেন কৰিছিলোঁ নৈমাটি লংকেশ্বৰ, এতিয়া মই একদম হেৰিৰ লগি কৰে জালুকবাৰীলৈকে যায়, সেইটো লয় কৰচক জালুকবাৰী, মুঠতে অলৰাউণ্ড ঘূৰে, ইফালে খানাপাৰা, লখৰা, বেলতলা, লাল গণেশ চব ঘূৰে, এতিয়া উজান বজাৰ, শিলপুখুৰী, এই ফেঞ্চি বজাৰটো ফেঞ্চি বজাৰ সাধাৰণ এইটো হয় না, এই কলাসত্ৰ চব ঘূৰে, মই পাঞ্জাবাৰী, নুনমাটি, সাতগাঁও চব ঘূৰে, চন্দ্ৰপুৰ, চন্দ্ৰপুৰত নাযায় সেইটো লয়, আগত গাড়ীত আছিলে গৈছিলোঁ,
3: গতিকে ৰিক্সাখনকে সাৰথি কৰি আপুনি সমগ্ৰ গুৱাহাটী ঘূৰি ফুৰে?
4: অঁ, এইটো লৈ মই অল গুৱাহাটী ঘূৰে দেই ভণ্টি, বাছতো আছিল, মই হিন্দিমেন কৰিছোঁ আগতে, হিন্দিমেন কৰি বাছো চলাইছোঁ, এনে আৰু এক টিপ দুই টিপ চলাই আছোঁ, এনেকৈ এনেকৈ চলি আছোঁ।
3: আৰু যাতায়াতৰ বিভিন্ন ধৰণৰ আমাৰ সুবিধা আজিকালি হৈছে, উবেৰ, অ'লা জাতীয় এপসমূহো আহিছে, আৰু বেটাৰী ৰিক্সা আহিছে, আৰু লগতে মানুহৰ ব্যক্তিগত বাহনো বৃদ্ধি পাইছে, ইয়াৰ ফলত আপোনাৰ ৰিক্সাৰ এই ব্যৱসায়ত কিবা

0: ক্ষতি হয়েছে নাকি?
1: গাঁওকতো আগত নিচিনা নাই, কমছে গাঁও কমছে, আগতে আগতে হয়েছিল ভাড়াটো, এতিয়া অল্প কম হয়, অল্প কমছে গাঁও।
0: আপনার অশেষ ধন্যবাদ।
2: সৰুতে ভাবিছিলো ৰিক্সা চালকজনে ইমান কষ্ট কৰি পেডেল মাৰি পাৰি আমাক স্কুললৈ অনা নিয়া কৰে, ভৰিখন বিষ নহয়নে? কেতিয়াবা হয়তো কৈও দিয়া হয় যে আপোনাৰ কষ্ট নহয় নেকি, কিন্তু ডাঙৰ হোৱাতহে বুজিলোঁ এয়াওতো এক সংগ্ৰাম, ঘৰখন ভালকৈ ৰাখিবলৈ, নিজেও ভালকৈ থাকিবলৈ।
3: নমস্কাৰ, আমাৰ আজিৰ অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। যিহেতু আমি আজি ফাঁচী বজাৰৰ বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাষ চাপিছোঁ কিছু তথ্য ল'বলৈ, আৰু আপোনাৰ কাষ চাপিছোঁ, আপোনাৰ পৰা আমি পৰিচয়টো প্ৰথমে জানিব চেষ্টা কৰোঁ।
4: আমাৰ নাম সহদেৱ ৰাম, সমষ্টিপুৰ।
3: আৰু আপুনি গুৱাহাটীত ক'ত থাকে?
4: ভূতনাথ।
3: ভূতনাথত থাকে। আপোনাৰ মূল ঘৰ ক'ত? আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীলৈ?
4: 82 পৰা আহিছে, এতিয়া কাম কৰিছে, ভাড়া ঘৰত থাকিছে, মাহে মাহে দুমাহ তিনিমাহ ৰহলে মই ওলাই যাম।
3: আপুনি বিহাৰত আপোনাৰ ঘৰ?
4: হ্যাঁ, বিহাৰত।
3: হয়, আপুনি বিহাৰৰ পৰা আহি অসমত গুৱাহাটী চহৰত 82 চনৰ পৰা আপুনি ইয়াতে মুচি হিচাপে কাম কৰি আছে, গতিকে আপোনাৰ অনুভৱটো কেনেকুৱা বাৰু?
4: অনুভৱ কমাই আছে, খাই আছে, চৰ সম্পত্তি, ঘৰ বিল্ডিং উইল্ডিংটো বনাই নাই, মাটিটো কিনা নাই, ভোচৰ ঘৰ থাকে, বিহাৰত বিল্ডিং নাই, আপোনাৰ মাটি আছে, ঘৰ বনাবলৈ মাটি আছে।
3: আপুনি বিহাৰৰ পৰা আহি 82 চনৰ পৰা গুৱাহাটীত আছে, গতিকে গুৱাহাটীৰ সকলো হাৱা পানী পৰিৱেশৰ লগত আচলতে আপুনি একাত্ম হৈ গৈছে। এই ক্ষেত্ৰত আপুনি যি মুচি হিচাপে কাম কৰি আছে, আপুনি আমাক জনাব নেকি যে 82 চনৰ পৰা আপুনি মুচি হিচাপে যে আছে, আপোনাৰ প্ৰথম উপাৰ্জন কেনেকুৱা আছিল আৰু বৰ্তমান আপোনাৰ উপাৰ্জন কেনেকুৱা?
4: 82 কম হয়, আজিকালি তেনি বেছি হয়, সব কিছু মাইকা হৈ গ'ল। 82 মে 30 পইচা 40 পইচা 50 পইচা পালিছ হয়, 15 পইচা ৰং চিলাই হয়, আজিকালি 100 টকা চিলাই লাগে, পালিছ 30 টকা লাগে, এতিয়া বাদ হয় আৰু।
3: আৰু গ্ৰাহকৰ সংখ্যা কমিছে নেকি বাৰু বৰ্তমান?
4: নাই, গ্ৰাহকৰ সংখ্যা বাঢ়িছে,
3: বাঢ়িছে। গম পাই খুব ভাল লাগিল যেন মুচিৰ ওচৰলৈ অহাৰ সেই হাবি আহটো, আমি সৰু থাকোঁতেই যেনেদৰে আমাৰ জোতাযোৰ বেয়া হ'লে বা চেণ্ডেলযোৰ বেয়া হ'লে আপোনালোকৰ কাষ চাপোঁ, ঠিক একেদৰে বৰ্তমানেও যে আপোনালোকৰ যি পৰিচয় আৰু আপোনালোকৰ ওচৰলৈ অহা যি গ্ৰাহকৰ ভিৰ, সেই সংখ্যা বঢ়া বুলি শুনি সঁচাকৈ আচলতে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে কেতিয়াবা হেঙাৰৰ সন্মুখীন হৈছে নেকি? কাৰণ আপোনালোকে এখন দোকান খুলি পেলাই সেই দোকানত বহি আপোনালোকে মুচিৰ ব্যৱসায়টো কৰা নাই, আপোনালোকে যি আমাৰ ফুটপাথ দেখা পোৱা যায় ধৰ ৰাস্তাৰ গলিৰ কাষতে আপোনালোকে বহি পেলাই আপোনালোকে ব্যৱসায়টো কৰিছে, এই ক্ষেত্ৰত আপোনালোকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?
4: নাই, এতিয়া ফুটপাথ ফাটত বহি আছে, ফুটপাথ ফাটত দোকান ক'ত খুলিব? 30 লাখ 40 লাখ এডভান্স মাংগে কই প্ৰব্লেম?
3: হ'ব, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
5: প্ৰিয় শ্ৰোতা, এইবাৰ আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আন এগৰাকী ব্যৱসায়ীৰ কাষ চাপিছোঁ। আহকচোন, তেওঁৰ সৈতে আমি চিনাকি হৈ লওঁ আৰু তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰোঁ। দাদা, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
6: হয়, নমস্কাৰ, মই মোৰ নাম দুলাল দাস আৰু ঘৰ মোৰ জাগীৰ ৰোড, আৰু এয়া গুৱাহাটীত কৰ্মসূত্ৰে আজি বহুকেইটা বছৰ হ'ল ইয়াতে কাম কৰি আছোঁ। জানেই আপোনালোকে দেখিছে যে আমাৰ মোৰ এখন চেলুন আছে, আগতে অকলে কৰিছিলোঁ, এতিয়া এটা লগত ল'ৰাও ৰাখিছোঁ। এইটো আচলতে উন্নতি হোৱা নাই, তথাপিও মানে কেতিয়াবা মানুহ বহুত হৈ গ'লে নিজে অকলে কৰাটো অকণ টান হয়, সেইকাৰণে এটা ল'ৰা লাগে বুলি ভাবিছোঁ, ঘৰৰ ওচৰৰে ল'ৰা এটা লৈ আহিছোঁ।
5: জাগীৰোডৰ পৰা আহি আপুনি গুৱাহাটীত এটা নিজাকে ব্যৱসায় খুলি লৈছে, আৰু জীৱনৰ এই সংগ্ৰামখনত আপুনি নিজকে কিমান দূৰ সফল হোৱা বুলি ভাবে?
6: আচলতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, পাছ কৰি ঘৰৰ অৱস্থাও বৰ বিশেষ এটা ভাল নাছিল, আৰু সেই সূত্ৰে সেইটো সময়ত নিজাববীয়াকৈ কিবা এটা কাম কৰিব লগা ঘৰৰ এটা অৱস্থা হৈছিল, আৰু ওচৰৰে দাদা এজনৰ তাত মই অকণমান শিকিলোঁ। তাৰ পাছত

0: মোক আকৌ এই কলেজে তই গুৱাহাটীলৈ যা। গুৱাহাটীত মই ইয়াতে আহি অন্য চেলুনত মই প্ৰায় 1.5 বছৰমান কাম কৰিছোঁ। 1.5 বছৰমান মই যি শিকিলোঁ তাৰপিছত ভাবিলোঁ যে মই নিজাববীয়াকৈ অকণমান কামটো আৰম্ভ কৰোঁ। এনেকৈ কৰি আছোঁ আজি প্ৰায় 6 বছৰ হ'ল। 6 বছৰ ধৰি এই কামটো কৰি আছোঁ আৰু সফল বুলিয়ে ন, আমাৰ দৰে মানুহৰ সফল বুলি কি কথা আছে, ঘৰখন এতিয়া চলাইছোঁ, ঠিকে তাকে ভালকৈ চলাব পাৰিছোঁ, সেইটোৱে আৰু আগলৈ চলাই যাওঁ।
1: আমি এতিয়া দেখিবলৈ পাইছোঁ যে ৰূপসজ্জাৰ এই ব্যৱসায়ত বহুতো লোকে আধুনিক যন্ত্ৰপাতিৰ সহায়েৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে, আৰু আপোনাৰ দোকানত আমি দেখিছোঁ যে পুৰণা সেই চেলুনখনেই আছে, দেউতাহঁতৰ ককাহঁতৰ দিনৰ যিখন চেলুন যিধৰণে তেওঁলোকে চলাইছিলে আগতে, আপোনাৰখনো ঠিক তেনেকুৱাই। আপুনি ভাবে নেকি যে এই নতুনকৈ যিখিনি ডাঙৰ ডাঙৰ দোকান আহিছে, চেলুন আহিছে, এই দোকানসমূহৰ বাবে আপোনাৰ ব্যৱসায়ত কিবা প্ৰত্যাহ্বান আহিছে বুলি আপুনি ভাবে নেকি?
0: প্ৰত্যাহ্বান কিছু নহয় নহয় আহিছে, তথাপিও আমাৰ যিখিনি মানুহ আমাৰ এই চেলুনত আহি থাকে সেইখিনি মানুহ আচলতে আহিয়ে থাকে, তেওঁলোকে বেলেগলৈ যোৱা নাই। আৰু আমি যিহেতু ঠিক তেনেদৰে আমাৰ ইমান ধন নাই, সেইকাৰণে আমি আৰু এনেকৈ চলাইছোঁ আৰু প্ৰত্যাহ্বান বুলি কথা নাই আৰু, আমাৰ যিখিনি মানুহ আহে আহিয়ে থাকে, সেইখিনি মানুহ আমি তেনেদৰে কৰি আহিছোঁ।
1: জীৱন সংগ্ৰামৰ এই যুঁজখনত সৰুকৈ যি আপুনি এটা ব্যৱসায় খুলি লৈছে, সেই ব্যৱসায়ত আপোনাৰ উন্নতি হওক আমি তাকে আশা কৰিছোঁ। লগতে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: নমস্কাৰ, আমি এতিয়া কাহ চাপিছোঁ অন্য এগৰাকী ব্যক্তিৰ, তেখেতৰ পৰা আমি তেখেতৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, আমাৰ শ্ৰোতাসকলক আপোনাৰ পৰিচয়টো জনাব।
3: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল শইকীয়া, মোৰ অৰিজিনেলি ঘৰ কলিয়াবৰত আৰু ব্যৱসায় সূত্ৰে বৰ্তমান গুৱাহাটীতে থকা প্ৰায় 12 বছৰমানেই হ'ল। আৰু এই ধৰণে সৰু সুৰাকৈ বাতৰি কাগজ হওক বা আলোচনী হওক এনেধৰণৰ বেপাৰী নিজৰ লগতে ঘৰখনকো চলাবলৈ চেষ্টা কৰিছোঁ।
2: দেখিবলৈ পাইছোঁ যে আপুনি এই পাণ বজাৰতে পদপথতে ইমান সুন্দৰকৈ নিয়াৰিকৈ আপুনি বাতৰি কাকতেই হওক বা বিভিন্ন ধৰণৰ আলোচনী, বিভিন্ন ধৰণৰ গ্ৰন্থ আপুনি বিক্ৰী কৰি আছে, গ্ৰাহকৰ ভিৰ কেনেকুৱা?
3: আগৰ দৰে নহয় কথাবিলাক, বৰ্তমান ডিজিটেল যুগত সকলোবিলাক মোবাইলতে উপলব্ধ বা কম্পিউটাৰতে উপলব্ধ, গতিকে পঢ়া শুনা মানুহৰ সংখ্যা খুব কমেই হ'ল আজিকালি। তথাপিতো যি 2 এজন আছে মুষ্টিমেয় তেওঁলোকে আহে, তেওঁলোকে আলোচনীবোৰ কেতিয়াবা কিনে, কেতিয়াবা থাকি যায়, আৰু বাতৰি কাকত খুব কম সংখ্যক যায়, আজিকালি বিক্ৰী খুব কম সংখ্যক হয়, তথাপিও চলি আছোঁ আৰু।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: আমাৰ যৌথ পৰিয়াল, মই, মোৰ মানুহজনী আছে, মোৰ ভাইটি 2জন আছে, ভাই ভাই 2জন আছে আৰু ল'ৰা 2টা আছে।
2: আচলতে খুব সুন্দৰ যৌথ পৰিয়ালৰ মাজত আপুনি এনেদৰে 12 বছৰ ধৰি আহি ইয়াত ইমান সুন্দৰকৈ নিয়াৰিকৈ এনেধৰণে পদপথতে হ'লেও ইমান সুন্দৰকৈ আচলতে ব্যৱসায়ত জড়িত হৈ আছে, এই কৰ্মত আপুনি নিয়োজিত হৈ আছে। কেতিয়াবা হেঙাৰ আহিছেনে আপোনাৰ জীৱনলৈ এই ক্ষেত্ৰত, সংগ্ৰামৰ ক্ষেত্ৰত, জীৱন যুদ্ধখনত?
3: হেঙাৰ বহু ক্ষেত্ৰত আহে। আপোনাৰ কিতাপ পত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো গুৱাহাটীত হৈ পৰে পানী, গতিকে বানপানীয়ে হওক বা কেতিয়াবা বৰষুণৰ বতৰতে হওক, আমাৰ নিচিনা এই অস্থায়ী দোকানবিলাকৰ ক্ষেত্ৰত আচলতে বহুত বেছিয়ে বাধা বিঘিনি আহে, আৰু তাৰ মাজতো চলাই থাকিবলৈ চেষ্টা কৰিছোঁ সমস্যাৰ মাজতে। সমস্যা থাকিবই সকলোৰে জীৱনত, চেষ্টা কৰি আছোঁ, ঈশ্বৰৰ সহায় কৰিছে, ইমানেই আৰু।
2: ধন্যবাদ জনাইছোঁ, আপোনাৰ এই দোকানখন আৰু ডাঙৰ হওক, লগতে আপোনাৰ এই কৰ্মত আপুনি জড়িত হৈ থাকক, ধন্যবাদ।
1: জীৱনৰ সৌন্দৰ্য এইখিনিতেই, বহু বাধাৰ পিছতো এটা সৰু আশাই মানুহক জীয়াই ৰাখে। বয়সৰ ক্ষেত্ৰত বহু বছৰ গৰকি যোৱা এই ব্যক্তিজনে জানে জীৱনৰ অৰ্থ। বছৰ বছৰ ধৰি পদপথতে তেওঁৰ এই ক্ষুদ্ৰ বৃত্তিৰেই নিজৰ জীৱন জয় কৰি আহিছে। এই সুখ সাধাৰণ নহয়।
4: আচলতে ফাঁচী বজাৰলৈ মানুহক আহিবলৈ বাধ্য কৰাই পদপথতে থকা কাপোৰৰ দোকানবোৰ, লগতে মণি হাৰি পোৱা বিভিন্ন দোকানবোৰ। আহকচোন তেওঁলোকৰ পৰা আজি জানিবলৈ চেষ্টা কৰোঁ এই ব্যৱসায়ৰ কিছু কথা, লগতে সংগ্ৰামৰ আঁৰৰ কাহিনী।
1: প্ৰিয় শ্ৰোতা, আমি আহি উপস্থিত হৈছোঁহি ফাঁচী বজাৰৰ হাওফা বুলি যে কোৱা হয় ফুটপাথৰ দোকানবোৰ, এই দোকানবোৰকে কেন্দ্ৰ কৰি তেওঁলোকে নিজৰ ঘৰখন পোহপাল দি আছে।

0: ব্যৱসায়ৰ ওচৰলৈ আমি আহিছো। নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: শংকৰ সাহা।
0: আপুনি কিমান বছৰৰ পৰা এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে?
1: ইয়াৰ হৈ মোৰ মোটামুটি 30-40 বছৰটো হৈ গ'ল, বুঢ়াই হৈ গ'ল।
0: আপুনি 30-40 বছৰ ধৰি এনেকে কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু ইমান বছৰ আপুনি গুৱাহাটীৰ এই অঞ্চলত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আপুনি নিশ্চয় গুৱাহাটীৰ পৰিৱৰ্তন দেখিছে।
1: ভাল পৰিৱৰ্তন হৈছে, ধুনীয়া হৈছে, এতিয়া পৰিৱৰ্তন হৈছে।
0: আৰু আপোনালোকৰ কাপোৰবোৰ আপোনালোকে ক'ৰ পৰা আনে?
1: একচুৱেলি এইবোৰ কাপোৰ আমিতো ডাইৰেক্ট নানো, আমি ইয়াৰ লোকেল গুৱাহাটী হ'লচেলৰ পৰাই কিনো। সিহঁতে এইবোৰ কেলকাতা, দিল্লী আৰু এইবিলাকৰ পৰা পাৰ্চেছ কৰে হ'লচেলে, তাৰ সিহঁতৰ পৰা আমি লওঁ।
0: আৰু কাপোৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পৰিৱৰ্তন দেখা পাইছে গুৱাহাটীত?
1: নাই, ঠিকে আছে, চলি আছেতো, ভালেই, দোকানো বাঢ়ি আছে, গুৱাহাটীও ডেভেলপ হৈ আছে, দোকানো বাঢ়ি আছে, কাষ্টমাৰো বাঢ়ি আছে, চলি আছে, অনলাইনো বাঢ়িছে।
0: অনলাইন যে কিছুমান এপ ওলাইছে য'ত কাপোৰ বিক্ৰী কৰে, সেই এপবোৰৰ কাৰণে ইয়াত আপোনালোকৰ কিবা ব্যৱসায়ৰ কিবা অসুবিধা হৈছে নেকি?
1: অসুবিধাটো হয়, অসুবিধা হয়, যেনে আলকহল চেলটো কমি যায়, এতিয়া ঘৰে ঘৰে অনলাইনটো যাব, উপায় নাই, তাৰ মাজতে চলিব লাগিব।
0: আপোনাক অশেষ ধন্যবাদ। নমস্কাৰ, আমি আহি আজি উপস্থিত হৈছোঁহি ফাঁচী বজাৰৰ অলিয়ে গলিয়ে থকা কিছু বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত আৰু আমি আজি ক্ষুদ্ৰ ব্যৱসায়ৰ কিছু ব্যক্তিৰ লগত কথা পাতিবলৈ প্ৰয়াস কৰি আছোঁ। আপোনালোককো আমি শুনাই আছোঁ তেওঁলোকৰ সেই ব্যৱসায় কিছু তথ্য। আৰু এতিয়া আমি কাষ চাপিছোঁ তেনে এগৰাকী ব্যৱসায়ৰ ওচৰত, পোনপ্ৰথমে তেখেতৰ পৰিচয়টো জানিব চেষ্টা কৰোঁ।
2: মোৰ নাম ঋদীপ পাল, মই ইয়াতে ব্যৱসায় কৰি আছোঁ, হ'ল 6 মাহ 1 বছৰমান হ'ল, মোৰ দেউতা দুখৰ পিছত মই ইয়াতে ব্যৱসায় কৰোঁ।
0: আপোনাৰ ঘৰ ক'ত?
2: মালিগাঁও, পাণ্ডু।
0: হয়, আপুনি যিহেতু জনাইছে আমাক যে আপুনি দেউতাৰ পাছতে আপুনি এইখন দোকান আপোনাৰ নিজৰ দোকান হিচাপে লৈ আপুনি এতিয়া বৰ্তমান 6 মাহ 1 বছৰ হ'ল এই কৰ্মত আপুনি আছে, এই ব্যৱসায়ৰ লগত আপুনি জড়িত হৈ আছে, বৰ্তমান গ্ৰাহকৰ ভিৰ কেনেকুৱা?
2: গ্ৰাহকৰ ভিৰটো বৰ্তমান অলপ কমে আছে, আকৌ 2-3 মাহ পিছত ছিজন লাগিব, এতিয়া অকণমান অফ ছিজন হৈ আছে, এতিয়া গ্ৰাহক নাই ইমান।
0: কি কি সময়ত বাৰু আপোনালোকৰ গ্ৰাহকৰ ভিৰ লগা দেখা?
2: ছেপ্টেম্বৰৰ পৰা অকণমান ষ্টাৰ্ট হ'ব, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ফেষ্টিভেল ৱাইজ আমাৰ ছিজনেবল বিজনেছ হয়, অফ ছিজন চলি আছে, বৰ্তমান বৰষুণৰ দিন আছে, এতিয়াতো আমাৰ বহুত প্ৰব্লেম, এইবিলাকে আৰু।
0: আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপোনালোকে এই বস্তুবোৰ যিবোৰ বস্তু আপোনালোকে বিক্ৰী কৰে ইয়াত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ খাৰু, বিভিন্ন ধৰণৰ কাণফুলি হওক, বিভিন্ন ধৰণৰ ক্লেচাৰ হওক, এইবোৰ আপোনালোকে ক'ৰ পৰা আনে?
2: দিল্লী, বম্বে আৰু লোকেল পাৰ্চেছো আছে কিছুমান, এই মছজিদ গলি আমাৰ অকণমান লোকেল পাৰ্চেছ, বাছ বাকী আৰু বাহিৰৰ পৰাই আহে 90%।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম, আপোনাৰ পৰিচয়টো জনাব।
3: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণকৃষ্ণ তালুকদাৰ, মোৰ ঘৰ নলবাৰী, ইয়াত চানমাৰীত মই সৰু তামোল পাণৰ দোকান এখন কৰি আছোঁ আৰু।
0: হয়, আমি দেখিবলৈ পাইছোঁ আপুনি এই দোকানখনেদিয়ে বৰ্তমান কৰ্মত আপুনি নিয়োজিত হৈ আছে, কিমান দিনৰ পৰা আপুনি এই দোকানখন চলাই আছে?
3: 3 বছৰ ৰানিং বৰ্তমান।
0: আগতে বেলেগত আছিল নে ইয়াতে আপুনি দি আছে?
3: আগতে মই গণেশগুৰিত আছিলোঁ।
0: গণেশগুৰিৰ পৰা আপুনি এতিয়া চানমাৰীলৈ আহিলে, চানমাৰীত ইয়াত আছে, চানমাৰীত অহাৰ কিমান দিনমান হ'ল?
3: চানমাৰীত 3 বছৰ হ'ল মোৰ ৰানিং, দোকান দিয়াৰে 3 বছৰ হ'ল।
0: হয়, আপুনি যিহেতু তামোল পাণ দোকান 3 বছৰৰ পৰা দি আছে, গতিকে আপোনাৰ এখন ঘৰ আছে নলবাৰীত, আপোনাৰ এই জীৱন যি সংগ্ৰাম, জীৱনৰ এই যুদ্ধখন অলপ জানিব বিচাৰিম।
3: সৰু সুৰাকৈ আৰু জীৱন যাপন কৰি আছোঁ আৰু, তাকটোকে চলিব পাৰি দোকানখন দি, এতিয়া শুনিছোঁ দোকান বোলে ফুটপাথত দিবও নোৱাৰি এনেকৈ কৈ আছে মানুহবিলাকে, কি কৰিম ইয়াৰ পিছত, তাকে চিন্তা হৈ থাকে আৰু।
0: আপোনাৰ ঘৰত আৰু কোন কোন আছে?
3: মোৰ ফেমিলি আছে, ফেমিলি বাবু এজন, বাবু আছে এটা, এই আৰু তিনিজনে আমি ফেমিলি।
0: হয়, আচলতে সুখৰ পৰিয়াল আৰু সৰু পৰিয়াল, লগতে আপুনি যিহেতু কিছু কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, আপোনাৰ দোকানখন দিয়াৰ ক্ষেত্ৰতো কেতিয়াবা অনিশ্চয়তা ভুগিবলগীয়া হৈছে, গতিকে আপোনাৰ এই দোকানখনৰ জৰিয়তে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি কৰ্মত এনেদৰে আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ আপোনাক।
3: ধন্যবাদ।
4: ঘৰ, সন্তান সকলোৰে বাবে জীয়াই থকা মানুহজনে পিতৃ, যাৰ কান্ধত উঠি আকাশ চোৱাৰ কিমান যে হেঁপাহ।
5: তেনেকুৱা এজন পিতৃ, স্বামীক আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ। জীৱন সংগ্ৰামৰ কঠিন যুদ্ধখন যে ঘৰখনৰ বাবে হাঁহি হাঁহি যুঁজি আছে তেওঁ।

0: সংগ্ৰামৰ শেষত যি পোহৰ দেখা যায়
1: সেই পোহৰেই সফলতাৰ নাম।
0: সেয়েহে জীৱনক ভাল পাওক,
1: আঘাতক শিক্ষা হিচাপে লওক,
0: আৰু প্ৰতিটো পৰাজয়ক এটা নতুন জয়ৰ আৰম্ভণি বুলি বিশ্বাস কৰক।
1: চাব, সংগ্ৰামৰ লগে লগে আপোনাৰ মুখতো বিৰিঙিব হেমুকুৰা হাঁহি। এয়াই জীৱন জীয়াৰ আসল মন্ত্র।

ইমানপুৰে শ্ৰোতাসকলে জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: তেওঁ কৈছিলে যে যা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन, कहानी नहीं बदली स्टाइल गया है बदल, जो कहानियां हम सुनते आए देखते आए अब वही वैसी ही कहानी सुनाएगा डिजिटल।
4: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে।
1: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হামাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উসকো সহী কেছে উপয়োগ কিয়ে যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন সে লেকৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ সহী পৰিযোজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হামাৰে চি আৰ পাটিল চাহাব হামাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে ইয়ে আয়োজন কি হে মে উসকো বিশেষ ৰূপে ধন্যবাদ চাহতা হুঁ আৰু সাৰি নৰ্থ ইষ্ট কি জিতনা ভি মন্ত্ৰী আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দিনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ্য ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ্য লাষ্ট 12 years হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আজ ফৰ আৱাৰ স্পীডি গ্ৰোথ।
0: দেশৰ এখন আগশাৰী আলোচনীয়ে চলোৱা সমীক্ষাত ভাৰতৰ শীৰ্ষ 100 জিলাধিপতিৰ তালিকাত অসমৰ 4 আয়ুক্তৰ নাম অন্তৰ্ভুক্ত হৈছে। এই তালিকাত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, তিনিচুকীয়াৰ আয়ুক্ত সুমিত ছত্তৱান আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সমীক্ষাৰ মূল উদ্দেশ্য হৈছে দেশজুৰি জিলা আয়ুক্তসকলৰ কাম কাজ আৰু কৃতিত্বক উজ্জ্বল কৰি তোলা, জনসংযোগ দক্ষতা আৰু ফলপ্ৰসূ শাসন, স্বচ্ছতা আৰু জবাবদিহিতা, সুচল জনসেৱা, সংকট ব্যৱস্থাপনা আদি 10 গুৰুত্বপূৰ্ণ বিষয়ত এই সমীক্ষা চলোৱা হৈছিল। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক জানিবলৈ দিয়ে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলিও মত প্ৰকাশ কৰে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ ধামধুলি গাঁৱত দেওবাৰে সংঘটিত অগ্নিকাণ্ডৰ পাছত কালি মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়া আৰু জিলা আয়ুক্ত ডঃ নেহা যাদৱে ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি 1,20,000 এককালীন সাহায্যৰ চেক প্ৰদান কৰে। জিলা আয়ুক্ত আৰু বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষ্ণ ৰাজকোঁৱৰ আৰু মধুস্মিতা গগৈ ৰাজকোঁৱৰৰ পৰিয়ালটোক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰো বুজ লয়। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
2: অংকিত এটা ঘটনা অলক্ষণ গাঁও পঞ্চায়তৰ 8 ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মধুস্মিতা ৰাজকোঁৱৰী তেখেতৰ বাসগৃহ সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হৈছিল আৰু এইটো এটা এক্সিডেণ্ট। হঠাতে তেওঁলোক ঘৰত নথকা অৱস্থাত শ্বৰ্ট চাৰ্কিট হৈ ঘৰটো জুইত জাহ গৈছিল আৰু খবৰ পাই মই নিশা ইয়ালৈকে আহিছিলোঁ। এটা কৰুণ দৃশ্য আছিলে। মই কেতিয়াও এনেকুৱা।

0: দৃশ্য দেখা নাছিলোঁ ওচৰৰ পৰা। ক'ৰবাত ঘৰ জ্বলে গৈ পাওঁতে পলম হয়, দেৰিকৈ আহোঁ আৰু খুব লগে লগে আহি মই উপস্থিত হৈছিলোঁ। আৰু তাৎক্ষণিকভাৱে দ্বিতীয় দিনটোতে যোৱাকালি ঘৰটো পুনৰ উন্নয়াবৰ কাৰণে আমাৰ গাঁওবাসী ৰাইজৰ সহযোগত, আমাৰ কাৰ্যকৰ্তাৰ সহযোগত আমি ক্ষিপ্ৰতাৰে প্ৰচেষ্টা হাতত লৈছিলোঁ।
1: কাছাৰ জিলাৰ গুমৰা আৰক্ষীয়ে তিনিজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। আটক হোৱা বাংলাদেশী নাগৰিক কেইজন আক্তাৰ মহম্মদ আৱাল আৰু মহম্মদ হাৰুণ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লোককেইজনে দীৰ্ঘদিন ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল। শেহতীয়াকৈ তেওঁলোকে বাংগালুৰুৰ পৰা কাছাৰলৈ আহিছিল আৰু সীমান্ত পাৰ হৈ পুনৰ বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে কালি তেওঁলোকৰ এই পৰিকল্পনা ব্যৰ্থ কৰে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ঠিকাদাৰক বিলৰ ধন মোকলাই দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ বন সংমণ্ডল বিষয়া অবিনাশ বসুমতাৰীৰ বাসগৃহত যোৱা নিশা আৰক্ষীয়ে তালাচী চলায়। ঠিকাদাৰৰ পৰা 2,00,000 টকা উৎকোচ লোৱাৰ সময়ত কালি বন বিষয়াগৰাকীক মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ঠায়ে ঠায়ে আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ আহানৰ প্ৰতি সঁহাৰি জনাই নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰিছে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। গুৱাহাটীসহ দেশৰ 18খন চহৰত জল মেট্ৰ সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। আগশাৰীৰ আলোচনীৰ সমীক্ষাত দেশৰ শীৰ্ষ 100জন জিলাধিপতিৰ তালিকাত অসমৰ 4গৰাকী আয়ুক্তৰ স্থান লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে যোৰহাটৰ পৰা জিতেন বৰদলৈ, মায়া গোস্বামী আৰু প্ৰতিভা গোস্বামীয়ে।

শ্রোতাসকলে কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰিয়া মৰমী ছবিৰ এটি গীত শিল্পী দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে প্ৰণৱ কুমাৰ দত্ত, দীপজ্যোতি বৰা, আইজেফ গগৈ, মন্টু বৰুৱা আৰু মানসজ্যোতি কটকী আৰু কিৰণ চুতীয়াই।

কল্পতরু অনুষ্ঠানত এইবাৰিয়া জব উই মেট ছবিৰ টিকিট শিল্পী শ্রেয়া ঘোষাল। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে লক্ষীমপুৰৰ পৰা বৰষা শইকীয়া, সংগীতা শইকীয়া আৰু বাবলু শইকীয়া, আৰু ৰঙিয়াৰ পৰা ফটিক চন্দ্ৰ কলিতা আৰু হেমেন চৌধুৰীয়ে।

কল্পতৰু আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছো আইদেউৰ বোলনী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। আজিৰ বুলনিত আপোনালোকৰ কাষত এয়া মই নিভাৰণী ৰায়। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে বকো নিচিমপুৰ অঞ্চলৰ মহিলাসকলে। প্ৰথমে শুনোৱা হওক এটি বৰগীত।

0: এইবাৰ আগবঢ়াইছো এটি আইনাম।
1: কৃষ্ণ কৃষ্ণ হৰি অ ৰাম। গোপিনীসকলৰ মুখত আইনাম ওলাব লাগে।

বকু নিচিমপুৰবাসী মহিলাসকলে এইবাৰ পৰিৱেশন কৰিবলৈ লৈছে এটি বগেজাৰী গীত।

বকো নিচিমপুৰবাসী মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। শ্ৰোতা আইদেউসকল, আজিলৈ আমাৰ বোলনি সামৰিবৰ সময়ো হৈ আহিল। বোলনি সামৰি মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ঝৰ্ণাজ্যোতি ডেকাৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ কেশৱ দত্ত ৰচিত এটি গীত

ইমান পৰে ঝৰ্ণাজ্যোতি ডেকাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গুণমণি বৰা আৰু কেশৱ দত্তৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হেমচন্দ্ৰ কুমাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

ইমান পৰি হেমচন্দ্ৰ কুমাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সুৰ সমলয়, পৰিচালনা হেমেন হাজৰিকাৰ।

0: ইমান পৰি হেমেন হাজৰিকাই পৰিচালনা কৰা সুৰ সমলয় শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে হ'বলগীয়া বৈঠকক লৈ আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সদাচাৰক ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰা এগচি চাকি বুলি অভিহিত কৰিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15 জুনৰ পৰা ফ্ৰান্সত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ খেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আজি হ'বলগীয়া বৈঠকক লৈ আশা ব্যক্ত কৰিছে। তেওঁ কয় যে এই বৈঠকে ভাৰত আৰু ইটালীৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে কয় যে ৰোমত অৱতৰণ কৰাৰ পাছতে তেওঁ নৈশ ভোজত প্ৰধানমন্ত্ৰী মেলনীক সাক্ষাৎ কৰে। ইয়াৰ পাছতে তেওঁ ৰোমৰ প্ৰখ্যাত কলোচিয়াম অৰ্থাৎ বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰাচীন ৰংগমঞ্চ দৰ্শন কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰে। আজিৰ বৈঠকত ভাৰত আৰু ইটালীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আন এটা বাৰ্তাত শ্ৰীমোদীয়ে ৰোমত থকা প্ৰৱাসী ভাৰতীয়সকলক কালি সন্ধিয়া তেওঁলোকে জনোৱা আন্তৰিক আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰৱাসী ভাৰতীয়সকলৰ উল্লেখনীয় অৱদান আছে। বিশ্বৰ সকলো দেশতে ভাৰতীয় সম্প্ৰদায়ে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰসিদ্ধ চিত্ৰশিল্পী জিয়াম পোলো টোমাছেটিয়ে ভাৰতীয় সংস্কৃতিক আধাৰ হিচাপে লৈ কৰা কামৰ ভূয়সী প্ৰশংসা কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শিল্পীগৰাকীয়ে ইটালীৰ ৰোম ভ্ৰমণৰ সময়ত তেওঁক বাৰাণসীক লৈ অঁকা এখন বিশেষ চিত্ৰ উপহাৰ দিছে। তেওঁ কয় যে ভাৰতীয় সংস্কৃতিৰ প্ৰতি শ্ৰীশেট্টিৰ অনুৰাগ 4 দশকৰো অধিক পুৰণি। তেওঁ লগতে কয় যে চিত্ৰশিল্পীগৰাকীয়ে 1980ৰ দশকত বৈদিক সংস্কৃতিৰ গ্ৰন্থৰ বাবে চিত্ৰ অংকন কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। 2008ৰ পৰা 2013 চনলৈ শ্ৰীশেট্টিয়ে মহাভাৰতৰ ওপৰত আধাৰিত 23খন বিশাল চিত্ৰ অংকন কৰা বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে লগতে সামাজিক মাধ্যমৰ আন এটা পোষ্টত ভাৰতীয় নৃত্যৰ প্ৰতি ইটালীৰ 5গৰাকী শিল্পীৰ অনুৰাগৰ প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতীয় নৃত্যশৈলীৰ প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগ্ৰহ সঁচাকৈ আশ্চৰ্যজনক। তেওঁ লগতে ইটালীত ভাৰতীয় সংগীত অতিকৈ জনপ্ৰিয় বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কালি গধূলি ৰোমত আয়োজিত সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত ইটালীৰ 5গৰাকী শিল্পীয়ে হংসধ্বনি ৰাগ পৰিৱেশন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদাচাৰক এনে এগচি চাকি বুলি অভিহিত কৰিছে যিয়ে ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰে। সামাজিক মাধ্যমযোগে আজি

সংস্কৃতৰ এফাকি হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এই আদৰ্শ আঁকোৱালি লৈ দেশৰ জনসাধাৰণে সম্প্ৰতি সম্পূৰ্ণ দৃঢ়তা সামৰ্থ আৰু কৰ্তব্যনিষ্ঠাৰে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত ব্ৰতী হৈছে বুলি উল্লেখ কৰে। কি কৰিব লাগে বা কি কৰিব নালাগে নিজৰ মত বা ক্ষণিকৰ আৱেগৰ বশৱৰ্তী হৈ সেয়া নিৰ্ধাৰণ কৰা উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে আচৰণৰ সঠিক পথৰ সন্ধান দিয়া আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষা প্ৰদান কৰা শাস্ত্ৰত উল্লেখিত মানৰ ওপৰত আধাৰিত হোৱা উচিত। তেওঁ লগতে কয় যে এগৰাকী ব্যক্তিয়ে প্ৰতিষ্ঠিত মান অনুযায়ী কাম কৰিব লাগে যাতে তেওঁৰ আচৰণ সন্তুলিত মান্য আৰু অৰ্থবহ হৈ পৰে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত সামৰণি পৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন গিউ বেকক সাক্ষাৎ কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ে আঞ্চলিক শান্তি সুস্থিৰতা আৰু প্ৰযুক্তিগত সমন্বয়ৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতা অনুযায়ী দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষা প্ৰতিৰক্ষা উদ্যোগ আৰু কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে এই বৈঠক ফলপ্ৰসূ হোৱা বুলি অভিহিত কৰিছে। তেওঁ কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়াই প্ৰতিৰক্ষা চাইবাৰ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় কোৰিয়াৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী সহযোগিতা সংস্থাৰ মাজত এই চুক্তি সম্পাদিত হয়। ইয়াৰ পূৰ্বে শ্ৰীসিঙে কোৰিয়াৰ ৰাষ্ট্ৰীয় মৈদামত পুষ্পমাল্য তৰ্পণ কৰে আৰু ৰাষ্ট্ৰৰ সেৱাত চৰম বলিদান দিয়া সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। তেওঁ কয় যে সৈনিকসকলৰ সাহস নিষ্ঠা আৰু দেশপ্ৰেম সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিক লৈ আমেৰিকা আৰু কেইবাখনো ইউৰোপীয় মিত্ৰ ৰাষ্ট্ৰৰ মাজৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা মাহত ফ্ৰান্সত হ'বলগীয়া G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। হোৱাইট হাউছৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে অহা 15 জুনৰ পৰা 17 জুনলৈ দক্ষিণ পূব ফ্ৰান্সৰ ইভিয়ান লেছ বেইনছত হ'বলগীয়া এই সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা বাণিজ্য জটিল খনিজ পদাৰ্থ আৱৰ্জন আৰু গোলকীয় নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা হ'ব। ইৰাণৰ প্ৰতি গ্ৰহণ কৰা ভিন্ন দৃষ্টিভংগীক লৈ আমেৰিকা আৰু ফ্ৰান্স জাৰ্মানী ইটালী আৰু ব্ৰিটেইনকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হোৱাৰ সময়তে এই বৈঠকে গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে ট্ৰাম্পে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সময়ত আমেৰিকাক প্ৰয়োজনীয় সমৰ্থন নিদিয়া বুলি নাটোৰ মিত্ৰ দেশসমূহক সমালোচনা কৰি আহিছে। দেশে আত্মনিৰ্ভৰ ভাৰত উদ্যমৰ অধীনত স্বদেশী প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই পাইলটবিহীন বিমানৰ পৰা নিৰ্দিষ্ট লক্ষ্যক উদ্দেশ্যি নিক্ষেপ কৰিব পৰা ULPGM-V3 উন্নয়নৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে এয়া গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপিনছ, ছিচিলি, শ্ৰীলংকা আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে এই অনুশীলনত অংশ লৈছে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যক প্ৰতিফলিত কৰি সেনাবাহিনীয়ে এই দলটোক আদৰণি জনায়। ভাৰত মহাসাগৰীয় অঞ্চলত সেনাবাহিনীৰ অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে সেনাবাহিনীৰ লোকসকলক পেছাদাৰীভাৱে পাৰস্পৰিক বিনিময় কৰাৰ লগতে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাত সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত সামৰিক বাহিনীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কংগোত ইবোলা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 136লৈ বৃদ্ধি পাইছে। দেশখনৰ স্বাস্থ্যমন্ত্ৰী ৰোজাৰ কাম্বাই এই কথা সদৰি কৰে। কংগোৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে দেশখনৰ 543 গৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ দেখা দিছে আৰু ইয়াৰে 32 গৰাকী এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। উন্নত নীতি নিৰ্ধাৰণ আৰু সঁহাৰিপূৰ্ণ প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে বজাৰ ব্যৱস্থাৰ স্বচ্ছতা ৰক্ষা কৰি বজাৰ আৰু ব্যৱসায়ৰ ওপৰত চাপ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈছে বুলি কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। বিশ্ব পৰিমাপ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠান ভাৰ্চুৱেলি শুভাৰম্ভ কৰি শ্ৰীযোশীয়ে আইনী পৰিমাপ বিজ্ঞানক গ্ৰাহকৰ আস্থা অৰ্জন আৰু উদ্যোগ ক্ষেত্ৰত মান আৰু শুদ্ধতা ৰক্ষাৰ অন্যতম চাবিকাঠি বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উৎপাদিত সামগ্ৰীসমূহে গোলকীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ সমৰ্থ হোৱাৰ লগতে পৰিৱেশৰ

0: ৰ পৰা বহনক্ষম হোৱা উচিত বুলি উল্লেখ কৰিছে। শ্ৰীযোশীয়ে কয় যে গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে সকলো সামগ্ৰীৰ জোখ মাপ সঠিক ৰূপত ৰাখি স্বচ্ছতা নিশ্চিত কৰাটো আইনী পৰিমাপ বিজ্ঞানৰ মূল লক্ষ্য। এইবাৰৰ বিশ্ব পৰিমাপ বিজ্ঞান দিৱসৰ মূল বিষয় পৰিমাপ বিজ্ঞান নিৰ্ভৰযোগ্য আৰু বিষয়বস্তু নিৰ্ভৰ জোখ মাপ ব্যৱস্থাৰ বাবে নীতি প্ৰণয়নেৰে আস্থা অৰ্জন কৰা। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সিন্ধু উপত্যকা সভ্যতাৰ দিনৰে পৰা উমৈহতীয়া জোখ মাপ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' অহা 23 মে'ত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টমি পিগটে প্ৰকাশ কৰা মতে ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কৰিবলগীয়া এই ভ্ৰমণকালত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লীলৈ যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত মুম্বাই ইণ্ডিয়ান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে হ'বলগীয়া বৈঠকক লৈ গভীৰ আশা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সদাচাৰক ব্যক্তি বিশেষক নহয় বৰং সমগ্ৰ সমাজক আলোকিত কৰা এগছি চাকি বুলি অভিহিত কৰিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 15 জুনৰ পৰা ফ্ৰান্সত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মহসেন আলীৰ কণ্ঠৰ দুটি লোকগীত।

0: ইমান পৰি মহসেন আলীৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: গুড আফটাৰনুন, দিচ ইজ আকাশবাণী। আই এম অনুজা কুমাৰ উইথ দ্য মিড ডে নিউজ। The headlines. Prime Minister Narendra Modi to hold talks with his Italian counterpart Giorgia Meloni in Rome in a short while from now to boost economic cooperation.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু জুবিন ক্ষেত্ৰ বাস্তৱায়নৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জুবিন গাৰ্গ কেতিয়াও ৰাজনীতিৰ বিষয় নহয় আৰু তেওঁক লৈ ৰাজনীতি কৰিলে ৰাইজে বেয়া পায়। জনসাধাৰণে শিল্পীগৰাকীক লৈ ৰাজনীতি কৰাসকলক তাৰ প্ৰমাণো ইতিমধ্যে দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আছে, কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াত লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হ'লোঁ, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকে।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ প্ৰাৰম্ভিক কাম হিচাপে 3 কোটি টকা ব্যয়েৰে চৌহদৰ দেৱাল নিৰ্মাণ কৰি আছে। তেওঁ কয় যে ওপৰৰ অংশৰ পৰা মাটি খহি পৰা ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে সুপৰিকল্পিতভাৱে মৰ্যাদাপূৰ্ণ সাংস্কৃতিক চেতনাৰে সমৃদ্ধ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে জুবিন ক্ষেত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। চৰকাৰৰ এই সংকল্প অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। চৰকাৰে অসমক উদ্যোগৰ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মৰিগাঁৱত আজি ভৱিষ্যত সংৰক্ষণৰ বাবে উপলব্ধ চৰকাৰী ভূমি পৰিদৰ্শন কৰি ডঃ শৰ্মাই এইদৰে প্ৰকাশ কৰে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগীকৰণৰ সৈতে জড়িত বিষয়সমূহ পৰ্যালোচনা কৰে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিষয়াসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। 4 দিনীয়া এই অধিৱেশন 26 মে'ত অন্ত পৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ

অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। মেঘালয় উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক উন্নয়ন প্ৰগতি অনুষ্ঠিত হৈছে। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপিনছ, ছিচিলি, শ্ৰীলংকা আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে এই অনুশীলনত অংশ লৈছে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যক প্ৰতিফলিত কৰি সেনাবাহিনীয়ে দলটোক আদৰণি জনায়। ভাৰত মহাসাগৰীয় অঞ্চলত সেনাবাহিনীৰ অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে সেনাবাহিনীৰ লোকসকলক পেছাদাৰীভাৱে পাৰস্পৰিক বিনিময় কৰাৰ লগতে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাত সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত সামৰিক বাহিনীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। এইবাৰ ৰূপজ্যোতি দেৱীৰ কণ্ঠৰ আন এটি গীত।

0: कहो।
1: खुद पे इतराते न जाओगे?
0: नहीं, खुद पे नहीं।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 5 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 20 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে, নিয়ন্ত্ৰণ কক্ষত আছে নিৰঞ্জন বড়ো আৰু অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত আছে অম্লানজ্যোতি দত্ত, পৰিবহণত আছে নয়ন দৈমাৰী, ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়ক ইমতিহাজ হুছেইন। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগবঢ়াই নিবলৈ আপোনাসবৰ সৈতে আছোঁ মই, জিনিয়া শৰ্মা।

উইলিয়াম জেমছে কৈছিল, সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। থমাছ হাৰ্ডিয়ে কৈছিল, সহজতে পোৱা কোনো বস্তুৰ পৰা মানুহে তৃপ্তি নাপায়, কষ্টসাধ্য বস্তুৱেহে মানুহৰ মন পৰিতৃপ্ত কৰে। বেঞ্জামিন ফ্ৰেংকিনে কৈছিল, যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 5:30 পৰা আগবঢ়াবলৈ লৈছো আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাই চান্তা উজিৰৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। আহকচোন শান্তা উজিৰৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত উপভোগ কৰোঁ।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত শান্তা উজীৰৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে। অনুষ্ঠানত এইবাৰ শুনক শান্তা উজীৰৰ কণ্ঠৰ আন এটি আধুনিক গীত।

শ্ৰোতাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত চান্তা উজিৰৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6 বজাৰ পৰা হিন্দীত আৰু 6:05 পৰা ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই ইন্দ্ৰাণী বৰাৰ কণ্ঠত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। এইবাৰ শুনক শিল্পীকণ্ঠত শংকৰদেৱ বিৰচিত আন এটি বৰগীত।

শ্ৰোতাই ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিচিতি। এই অনুষ্ঠান পৰিচিতিৰ পিছতেই শ্ৰোতাই গীতালী অনুষ্ঠানত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বাতৰি শুনিবলৈ পাব। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজি যুৱবাণী যুৱ প্ৰতিভা আগবঢ়োৱা হ'ব। 7:50 শুনিবলৈ পাব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব। 8:02 নিবেদন কৰা হ'ব এখন নাটক সৰু ধেমালি বৰ ধেমালি ৰচনা পিয়েন্দ্ৰ তামুলীৰ। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত চামাচাৰ সন্ধ্যা আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 নিবেদন কৰা হ'ব জ্যোতিৰঞ্জন নাথৰ কণ্ঠত অসমীয়া আধুনিক গীত। 9:30 শুনিবলৈ পাব বিহু। 9:50 একক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত শুনিবলৈ পাব চমৎকাৰ বোলছবিৰ কেইটিমান গীত। 10:00 নিবেদন কৰা হ'ব বাৰে ৰহণীয়া অনুষ্ঠানটি। অনুষ্ঠানটিত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কেইটিমান গীত শুনোৱা হ'ব। 10:30 আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিচিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান গীতালী। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ সফৰ বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: कभी तो हंसाए कभी ये रुलाए।
1: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আনন্দ বুলছবিৰ মুকেশৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত নমক হৰাম বুলছবিৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দিছপুৰত কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি।

0: পুরস্কার। বাতৰি হৈতে মই জুলি শর্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এ নেত্ৰীবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজহ গাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
1: জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে, আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে, আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ, যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ লগতে অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্যবৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্যবৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায় নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব।

0: কেলৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনা ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনৰ দিহা কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰীৰ বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ী যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্ৰীৰ মূল্য তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
1: আজি আমাৰ অগ্নিবীৰ কা ছেকেণ্ড ছেশ্যন আছে। লাষ্ট টাইম আমাৰ 50 বচ্চা এপিয়াৰ কৰিছে আৰু 3টা ছোৱালী এপিয়াৰ কৰিছে। আজি আমাৰ টোটেল 180 বচ্চা এপিয়াৰ কৰিছে। ইয়াৰ মতে মই আপোনাক ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে কি 72 আমাৰ ছোৱালী আজি এপিয়াৰ কৰিছে আৰু মোৰ দেন 120 আমাৰ ইয়াত ল'ৰা এপিয়াৰ কৰিছে। এনেকুৱা আমি আৰ্মীৰ লগত এটা ছিলেকশ্যনটো নাই, বাট আমি কিবা মেডিকেল ষ্ট্ৰেংথ আৰু স্ক্ৰিনিং কৰি আছোঁ এতিয়া আৰু ইয়াত আমাৰ হাইট আৰু পুল আপ হ'ল। বহুত ভাল লাগিছে কি আমাৰ 50 to 180 বচ্চা আজি এপিয়াৰ কৰিছে আৰু যিখিনি ইউনো আৰু বচ্চা আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, মোৰ এটাই ৰিকুৱেষ্ট আছে, ছাজেশ্যন আছে কি আপুনি সকলো ওলাই আহক। আমাৰ ইয়াত প্ৰত্যেক উইক আমি বেলেগ বেলেগ জেগা আমি এইটো কৰি আছোঁ আৰু যদি আমাৰ বেছি ডিমাণ্ড হ'ব, আগতে আমি প্লেন কৰিছোঁ কি আমি 4টাই কৰিম, বাট এতিয়া আমি দেখিছোঁ কি বহুত ডিমাণ্ড আহি আছে আৰু বৰহাট ফালৰ পৰা ডিমাণ্ড কৰি আছে, মানুহ চাপেকাতি ফালৰ পৰা ডিমাণ্ড কৰি আছে, মৰাণ ফালৰ পৰা ডিমাণ্ড কৰি আছে। চ' আমি কি কৰিম, এতিয়া আমি বৰহাটত গুচি যাম আৰু তাত যিখিনি বচ্চা ওলাব আমি তাতে বি একটা স্ক্রিনিং ক্যাম্প পাতি, তাত বি আমি একটা গ্রুপ বনাই দিম, এনেকো আমার প্ল্যান আছে।
0: 2027 বর্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয় নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। আজি বিশ্ব মৌমাখি দিবস। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগযোগত মৌমাখিৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 20 মে'ত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 2017 চনৰ আজিৰ এই দিনটোত প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই মৌ পালনেৰে স্বাৱলম্বী

0: মিটাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত 21 বছৰ ধৰি মৌ পালন কৰি অহা শইকীয়া মাজুলীৰ প্ৰথমগৰাকী মৌ পালক। বিশ্ব মৌমাখি দিৱস উপলক্ষে শ্ৰীশইকীয়াই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
1: হিমকান্ত শইকীয়া ঘৰ মাজুলী মুদৈবিল গাঁৱৰ। মই প্ৰথম কাঠৰ বাকচা নিজৰ ঘৰতে বনালোঁ। বনাই হাবি পাই এবাৰ মৌ ধৰি আনিলোঁ। মৌ ধৰি আনি আৰু সেই মৌ বাঁহৰ পৰাই এতিয়া মোৰ প্ৰায় 20 বাঁহৰ ওপৰত আছে। মই নিজে ঘৰতে বহাই গৈ আছোঁ। এতিয়া মোৰ মৌ নহ'লে 1 ছেকেণ্ডো থাকিব নোৱাৰো। অকল মোৰ মৌৰ ওপৰতে গোটেই জীৱনটো মৌৱে হেৰি হৈ আছে। তেওঁলোকে মোক একো নকৰেও, কিন্তু চৰকাৰৰ পৰা সুবিধা দিছে, নাই দিয়াকৈ থকা নাই। মোৰ এতিয়া 22 বাঁহ আছে। ডি চি ছাৰে প্ৰথম 1.5 লাখ দিলে, তাৰপৰা এতিয়া ৰেডিঅ' ছাৰে পইচা 30,000 এটা দিলে মোৰ মৌ ফাৰ্মখন আৰু অকণমান ডেভেলপ কৰিবৰ কাৰণে। প্ৰশিক্ষণ মই নিজে দিওঁ। যোৰহাট ইউনিভাৰ্চিটি মই মেম্বাৰ হয়। তাতো ট্ৰেইনিং দিবলগীয়া হ'লে মই মাজুলী পৰা তালৈ মই নিওঁগৈ, মানে মই দিয়াইছোগৈ বহুতজনক। মই ইয়াৰ পৰা নি মই যোৰহাটত মই ট্ৰেইনিং দিয়াইছোগৈ। মোৰ ইয়াতো ট্ৰেইনিং লয়হি। আৰু মৌ জোল প্ৰায় গোটেই অসমতে বুলিয়ে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখানা, শিৱসাগৰ এইবোৰ চবতে মই মৌ জোল, লখিমপুৰ চবতে মই মৌ দিওঁগৈ মানে গৈ।
0: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শিৱসাগৰ জিলাত অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আহ্বান জনোৱা এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ভালে সংখ্যক ফাৰ্মাচীৰ প্ৰতিষ্ঠান আজি বন্ধ থাকে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাইও এই কাৰ্যসূচী গ্ৰহণ কৰে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলাৰ ফাৰ্মাচীসমূহেও এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ফলত জিলাখনৰ অধিকাংশ ফাৰ্মাচী বন্ধ থাকে যদিও জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় আগবঢ়োৱাৰ স্বাৰ্থত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ 4খন, অসামৰিক চিকিৎসালয়ৰ ওচৰৰ 1খন আৰু BTC সচিবালয়ৰ সমীপৰ 1খন ফাৰ্মাচী খোলা ৰখা হয়। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰাসংগিক আৰু অনুভৱময় সাহিত্য সৃষ্টিক বড়ো ভাষাৰ পাঠক সমাজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰশংসনীয় প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগত আজি মৰমৰ দেউতাৰ বড়ো ভাষালৈ অনুদিত গ্ৰন্থ আনচুলা আফা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োৱে অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰি পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক অনিল কুমাৰ বড়োৱে কয় যে মৰমৰ দেউতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য সমাজৰ জীৱনৰ গভীৰ অভিজ্ঞতাৰ দলিল আৰু এই অনুবাদৰ জৰিয়তে বড়ো ভাষাৰ পাঠকেও সেই অনুভৱ আৰু সাহিত্য সৌৰভ নতুন ৰূপত অনুভৱ কৰাৰ সুযোগ লাভ কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ আজি দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ডঃ গোহাঁই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আয়ুক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপেও কৰ্মৰত আছিল। ইয়াৰ উপৰি তেওঁ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ উপ সভাপতিৰ দায়িত্বও পালন কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं प्रियंका अरोड़ा। प्रधानमंत्री नरेंद्र मोदी ने रोम में आज इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ शिष्टमंडल स्तर की वार्ता की। बैठक में व्यापार, निवेश, प्रौद्योगिकी, रक्षा, स्वच्छ ऊर्जा और रणनीतिक साझेदारियों में सहयोग बढ़ाने पर विशेष बल दिया गया। वार्ता के बाद संयुक्त संवाददाता सम्मेलन में श्री मोदी ने घोषणा की कि भारत और इटली ने अपने द्विपक्षीय संबंधों को विशेष रणनीतिक साझेदारी के स्तर तक ले जाने का फैसला किया है।
3: पिछले लगभग 3.5 वर्षों में मुझे कई बार प्राइम मिनिस्टर मेलोनी से मिलने का अवसर मिला है। यह भारत और

চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰোমত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ভাৰত আৰু ইটালীৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ উন্নীত কৰাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, নিকা শক্তি আৰু কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত থকা সহযোগিতা অধিক উন্নত কৰা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিকাশৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। আলোচনাই দেশ দুখনৰ মাজত বৃদ্ধি পোৱা কৌশলগত অংশীদাৰিত্ব, বিশেষকৈ অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু জনসাধাৰণৰ মাজৰ ভাতৃত্ববোধকে প্ৰতিফলিত কৰিছে। এই প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত নেতা দুগৰাকীৰ এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইটালীয়ে দ্বিপাক্ষিক বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বিশেষ কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কটো উন্নীত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব। তেওঁ লগতে কয় যে উভয় দেশে সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভাৰত ইটালী উদ্ভাৱনী কেন্দ্ৰ স্থাপন কৰাৰ বিষয়েও পুংখানুপুংখ আলোচনা কৰে। ভাৰত ইটালীয়ে জাহাজ পৰিবহণ, বন্দৰৰ আধুনিকীকৰণ আৰু সামুদ্ৰিক অৰ্থনীতিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৰ্জিয়া মেলনীৰ নেতৃত্বত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক এটা নতুন গতি লাভ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী মেলনীয়ে কয় যে ভাৰত আৰু ইটালীয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্ব সম্পৰ্কলৈ উন্নীত কৰিছে। শ্ৰীমেলনীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুবিধাজনক জাহাজ পৰিবহণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘাতৰ ফলত বিশ্বজুৰি অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে ৰাষ্ট্ৰসংঘই চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ অৰ্থনীতিবিদ ইংগো পিটাৰলে বছৰৰ মাজভাগত বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাঙি ধৰা তথ্য অনুসৰি ভাৰতত বৃদ্ধি পোৱা গ্ৰাহকৰ চাহিদা, ৰাজহুৱা বিনিয়োগ আৰু সেৱা ৰপ্তানিৰ বৃদ্ধিয়ে ইয়াৰ অৰ্থনীতিত সহায় কৰিছে। প্ৰতিবেদনখনে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন পূৰ্বৰ 6.6% পৰা 6.4% কিছু হ্ৰাস কৰিছে বুলি উল্লেখ কৰিছে, কিন্তু অহা বছৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ পুনৰ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগৰ সঞ্চালক শান্তনু মুখাৰ্জীয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ অৰ্থনীতি, গাঁথনিগত সংস্কাৰ আৰু উন্নত কৰ ৰাজহক মূল শক্তি হিচাপে আলোকপাত কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ উৎস শক্তিশালী শোধন ক্ষমতা, বৃহৎ বৈদেশিক মুদ্ৰা মজুত আৰু বিত্তীয় নমনীয়তাই মধ্যপ্ৰাচ্যৰ উত্তেজনা আৰু হৰমুজ জলদ্বীপত লোৱা ব্যাঘাতৰ ফলত তেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাশ্যপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেলসেৱা শীঘ্ৰেই আৰম্ভ হ'ব। দীৰ্ঘদিনীয়া দাবীৰ পাছতে পশ্চিম ৰেলৱে নতুন ৰেলসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৰ ফ্লেগ অফ কৰিব। পশ্চিম ৰেলৱেৰ চৰকাৰী সূত্ৰৰ অনুসৰি ৰাজস্থানৰ জালোৰ, ভিন্দী আৰু পালি হৈ দিল্লী পোৱাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰিব। ভুজৰ পৰা পুৱা 11 যাত্ৰা আৰম্ভ কৰা এই ৰেলখনে পিছদিনা প্ৰায় একে সময়তে দিল্লীত উপস্থিত হ'ব। এই ৰেলসেৱাৰ প্ৰৱৰ্তনৰ ফলত বৰ্তমানৰ ভুজ বাৰেলী আৰু ভুজ দিল্লীৰ চেৰাই ৰোহিল্লা ৰেলত যাত্ৰীৰ বোজা হ্ৰাস পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও কচ্ছ পৰা ৰাজস্থানৰ কেইবাখনো ডাঙৰ চহৰৰ লগতে ৰাজধানীলৈ উন্নত ৰেল সংযোগৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে পূৰ্বৰ 7 মে'ৰ পৰিৱৰ্তে 31 মে'লৈ প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ বৃদ্ধি কৰিছে। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে জাতিটোৰ ঐতিহ্যৰ গৌৰৱ পুনৰ জগাই তোলা আৰু ইয়াৰ স্বাধীনতা গঢ় দিয়া আদৰ্শসমূহৰ সৈতে এক সংযোগৰ সৃষ্টি কৰি ভৱিষ্যতৰ সংজ্ঞা অব্যাহত ৰখা। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনে চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু নাগৰিকসকলক বন্দে

0: ভাৰতৰ পুনৰ কল্পনা কৰাত জড়িত কৰিবলৈ চেষ্টা কৰে। এই প্ৰতিযোগিতাখন ৰীল, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক ছবি আৰু চুটি ছবিকে লৈ তিনিটা শিতানত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিভিন্ন শিতানত 50 লাখ টকা পৰ্যন্ত মূল্যৰ বঁটা প্ৰদান কৰা হ'ব বুলিও জনোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে নিয়োগ আৰু ব্যৱসায়িক সুযোগৰ সৈতে সংযুক্ত হলে ভাষা এটাৰ বৃদ্ধি দ্ৰুত হয়। তেওঁ দৃঢ়তাৰে কয় যে হিন্দী বাধ্যতামূলক কৰা হোৱা নাই যদিও চৰকাৰী কাম, বিজ্ঞান প্ৰযুক্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ভাষাটো প্ৰচাৰ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ হিন্দী পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি ডঃ সিঙে কয় যে যেতিয়া কোনো ভাষা জীৱিকাৰ সৈতে জড়িত হৈ পৰে তেতিয়া ইয়াৰ গ্ৰহণযোগ্যতা স্বাভাৱিকতে সম্প্ৰসাৰিত হয়। বিশেষকৈ বহুজাগতিক কোম্পানীসমূহৰ কৰ্মসংস্থাপনৰ চাহিদা বৃদ্ধিৰ বাবে যুৱক যুৱতীসকলৰ মাজত হিন্দী শিকিবলৈ আগ্ৰহ বৃদ্ধি পোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ দৰ্শকৰ মাজলৈ যাবলৈ ডিজিটেল প্লেটফৰ্মত সৰল হিন্দী ভাষাত বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়বস্তু উপলব্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে মাতৃভাষাত শিক্ষাই বুজাবুজিৰ উন্নতি সাধন কৰে আৰু কাৰিকৰী শব্দসমূহে বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা নিশ্চিত কৰে বুলি উল্লেখ কৰে। শ্ৰীসিঙে বৈজ্ঞানিক গৱেষণা আৰু প্ৰশাসন, ডিজিটেল যোগাযোগৰ ক্ষেত্ৰত হিন্দীৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ ব্যৱস্থাৰ বিষয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নতুনকৈ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীটত নিৰাপদ, সুৰক্ষিত আৰু ন্যায্য পৰিচালনা সুনিশ্চিত কৰিবলৈ অধিক সতৰ্কতা আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি শ্ৰীপ্ৰধানে এই কথা প্ৰকাশ কৰে। বৈঠকৰ সময়ত বেনামী অনলাইন গ্ৰুপৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত ভুল তথ্যৰ ক্ৰমবৰ্ধমান বিস্তৃতিক লৈও উদ্বেগ প্ৰকাশ কৰে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীপ্ৰধানে শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি ভুল তথ্যসমূহ ক্ষিপ্ৰতাৰে ৰোধ কৰি পৰীক্ষা ব্যৱস্থা সুকলমে পৰিচালনা কৰিব লাগিব বুলি উল্লেখ কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত আজি শিলিগুৰিৰ উত্তৰবংগ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীঅধিকাৰীয়ে কয় যে উত্তৰবংগৰ সামগ্ৰিক উন্নয়ন তেওঁৰ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়। বৈঠকত সাংসদ আৰু বিধায়কৰ লগতে উত্তৰবংগ দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ 5খন জিলাৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনিক বিষয়াই ভাগ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ান্ছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাছপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেঞ্চ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণীত শুনিবলৈ পাব যুৱ প্ৰতিভা অনুষ্ঠানটি।

0: নমস্কাৰ, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ এক বিচিত্ৰ অনুষ্ঠান। কণ্ঠৰ যাদুৰে মোহাচ্ছন্ন কৰিবলৈ দুগৰাকী উদীয়মান শিল্পী আমাৰ মাজত উপস্থিত হৈছেহি। আমি আমন্ত্ৰণ কৰি আনিছো উদীয়মান কণ্ঠশিল্পী ময়ূৰী তান্তি, লগতে গীটাৰ বাদক জ্যোতিষ প্ৰধান।
1: নমস্কাৰ।
2: নমস্কাৰ।
0: প্ৰথমে তোমালোক দুয়োগৰাকীলৈ আকাশবাণী তেজপুৰলৈ স্বাগতম জনাইছো। তোমালোক দুয়োৰে পৰিচয় শ্ৰোতাসকলক জনাবা। প্ৰথমে ময়ূৰী, তোমাৰ ওচৰলৈ আহিছো, তোমাৰ পৰিচয় আমাৰ শ্ৰোতাসকলক জনাবা।
1: নমস্কাৰ, মোৰ নাম ময়ূৰী তান্তি। মই তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। মোৰ ঘৰ ঘৰপৰা চুবুৰীত।
0: হয়। এইবাৰ আমি জ্যোতিষ প্ৰধান, তোমাৰ ওচৰলৈ আহিছো।
2: নমস্কাৰ, মোৰ নাম জ্যোতিষ প্ৰধান। মই বিপিন তিনিআলিৰ বাসিন্দা আৰু মই এইবাৰ মেট্ৰিক পাছ কৰিছো জ্ঞান ভাৰতী একাডেমীৰ পৰা।
0: হয়। অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়িছো। আৰম্ভণিতে তোমাৰ কণ্ঠত এটি গীত শুনিবলৈ বিচাৰিছো।
1: মই প্ৰথমে এটি জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছো।

0: মৰি তোমাৰ পৰা জানিবলৈ বিচাৰিম, তোমাৰ সংগীতৰ আৰম্ভণি কেনেকৈ হৈছিল?
1: মোৰ সংগীতৰ আৰম্ভণি একদম সৰুৰে পৰা নহয় বাৰু, ক্লাছ ছিক্স মানত থাকোঁতে মই ওচৰৰে আমাৰ ঘৰৰ ওচৰৰে মনালিছা বাইদেউৰ তাত প্ৰথমে গান শিকিবলৈ গৈছিলোঁ। তেতিয়া ইমান একো মই জনা নাছিলোঁ গান, এতিয়াও হয়তো নাজানো। মেমৰ পৰা যিখিনি শিকিলোঁ সেইখিনিৰেই মই গাবলৈ চেষ্টা কৰিছোঁ। মেমৰ তাত শিকাৰ পিছত মানে মই এজন ছাৰৰ ওচৰত গৈছিলোঁ, তেওঁৰ ঘৰ বেচাৰিয়াত, তেওঁৰ নাম দেৱেশ্বৰ নাথ। মেমে যেতিয়া মানে টাইম দিব নোৱাৰিলে, মানে মেমে এতিয়া ব্যস্ত হৈ গ'ল বহুত, তো মই ছাৰৰ ওচৰত যাবলগীয়া হ'ল। এতিয়া মই ছাৰৰ তাতে শিকোঁ।
0: হয়, এইবাৰ তুমি কি শুনাবা?
1: এইবাৰ মই দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: হয়, খুবেই সুন্দৰ ময়ূৰী। তোমাৰ পৰা জানিবলৈ বিচাৰিম, তুমি সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা নেকি?
0: হয়, মই শিকি আছোঁ। মনালিছা দেৱী আৰু দেৱেশ্বৰ নাথ ছাৰৰ তত্ত্বাৱধানত মই শিকি আছোঁ।
1: আমি পুনৰ তোমাৰ ওচৰলৈ আহিম। এইবাৰ জ্যোতিষ, তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু গীটাৰ শিকনৰ লগত জড়িত আছা বৰ্তমান, গীটাৰ শিকাৰ আগ্ৰহ কেনেকৈ আৰম্ভ হৈছিল তোমাৰ?
2: সৰুতে যেতিয়া মই স্কুল যোৱাৰ তেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া তাৰে ক্লাছ ওৱান মান পোৱাৰ পিছতে মানে আমাৰ স্কুলতে মানে গীটাৰৰ শিক্ষা মানে দিয়া হৈছিলে মাষ্টৰে। তেতিয়া মানে তাকে চাই চাই মানে মোৰ মানে আগ্ৰহটো লাহে লাহে উঠি আহিলে এইটোৰ প্ৰতি। তাৰপিছৰ পৰাই মানে একেবাৰে মানে মনটো ইচ্ছাটো মানে বহুত গ'ল গীটাৰখন বজাওঁ বুলি। তেতিয়া পিছে গীটাৰ কিনা নাছিলোঁ, সেইকাৰণে পিছলৈ অহাৰ পিছত আকৌ গীটাৰখন লোৱাৰ পিছত আকৌ মানে ল'লোৱেই আৰু। ক্লাছ ফ'ৰ মানত অহাৰ পিছত গীটাৰখন লোৱালোঁ আৰু লোৱাৰ পিছত আৰু তাৰপিছৰ পৰা একদম শিকিছোঁ আৰু।
1: হয়, মানে গীটাৰ তুমি আনুষ্ঠানিকভাৱে তুমি গীটাৰ শিকিছা?
2: হয়
1: হয়। পৰিয়ালৰ পৰা সমৰ্থন কেনেকুৱা পাইছা?
2: পৰিয়ালৰ পৰা মোৰ মায়ে আৰু যেতিয়া দেউতা আছিলে তেতিয়ালৈকে সিহঁতে মোৰ গীটাৰৰ প্ৰতি আগ্ৰহটো দেখি পেলাই মানে মোক সমৰ্থন কৰিছিল, সেইটোতে মোক মানে বজাবলৈ মানে আগবঢ়াই দিছিলে তেতিয়া। তো ভালেখিনি সমৰ্থন মই নিজৰ পৰিয়ালৰ পৰাই পাইছোঁ।
1: হয়, আমি পুনৰ কথা পাতিম। ময়ূৰী, তুমি সংগীতৰ লগতে তুমি আৰু কি কৰি ভাল পোৱা?
0: মই কবিতা লিখোঁ।
1: হয়, যদি কবিতা লিখা, তোমাৰ কণ্ঠত এটি কবিতা শুনিবলৈ বিচাৰিছোঁ।
0: হয়, এটি নিজৰ স্বৰচিত কবিতা মই আবৃত্তি কৰিব ওলাইছোঁ।
1: হয়,
0: কবিতাৰ শিৰোনাম ফাগুনৰ নীৰৱ সুবাস। বতাহত আজি বিয়পিছে কাৰ নীৰৱ সুবাস, মদাৰৰ ৰঙে জগাই তোলে সপোনৰ নতুন আভাস। ধূলিয়ৰি বাটত উৰিছে ফাগুনৰ শুকান পাত, হৃদয়ৰ কোণত বাজি উঠিছে কাৰ মিঠা মাত। পলাশৰ পাহিত সাঁচি থোৱা সেই ৰঙা অভিমান, শুনিছানে বাৰু তুমিও সেই অজান বিৰহ গান। নদীৰ পাৰৰ কহুৱায়ো আজি কিবা যেন কয়, তোমাৰ অবিহনে যেন এই ফাগুন সম্পূৰ্ণ নহয়।
1: হয়, খুবেই সুন্দৰ ময়ূৰী। তোমাৰ কণ্ঠত কবিতাটি সুন্দৰভাৱে ফুটি উঠিছে। কবিতা আবৃত্তিৰ চৰ্চা তুমি এনেদৰেই অব্যাহত ৰাখা। আকাশবাণীৰ তৰফৰ পৰা তোমালৈ সদায় শুভেচ্ছা আছে। এইবাৰ কি শুনাবা?
0: এইবাৰ এটি দলি ঘোষৰ আধুনিক গীত গাবলৈ ওলাইছোঁ।
1: হয়।

0: ধন্যবাদ,
1: খুবেই ভাল লাগিল তোমাৰ কণ্ঠটো। ডলি ঘোষ বাইদেউৰ গীতটি শুনি সঁচাকৈয়ে ভাল লাগিল। ময়ূৰী, তোমাৰ পৰা এবাৰ জানিবলৈ বিচাৰিম, তোমাৰ প্ৰিয় গায়ক বা গায়িকা কোন আৰু কিয় প্ৰিয়?
2: প্ৰিয় বুলি তেনেকৈ বিশেষ বাৰু নকওঁ, প্ৰিয় বাৰু সকলোৱে হয়, কিন্তু তাৰে ভিতৰত মোৰ ভূপেন হাজৰিকাদেৱৰ গীত বেছিকৈ ভাল লাগে।
1: হয়, সংগীতৰ পথাৰখনত আগলৈ তোমাৰ কেনেধৰণৰ পৰিকল্পনা আছে?
2: বহুত সপোন আছে বাৰু, কিন্তু তাৰ মাজতে শিকি গৈ আছোঁ আৰু, বহুখিনি শিকিবলৈও আছে আগলৈ। বৰ্তমান মই এতিয়া শিক্ষা লৈ আছোঁ।
1: হয়, জ্যোতিষ, তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি?
3: ভৱিষ্যতেতো মই ভাবোঁ যে মই গীটাৰখন মানে আৰু অকণ ভালকৈ বজোৱা শিকি পেলাই মানে অলপ মানে সেই ডাঙৰ ডাঙৰ সংগীত সংগীত পৰিচালনা কৰাৰ সপোন আছে মোৰ।
1: তুমি যিহেতু গীটাৰ বজোৱা, গতিকে তোমাৰ এই দিশটো তোমাৰ নিচা নে পেচা, তুমি কি হিচাপে বাছি ল'ব বিচাৰিবা?
3: নাই, এইটো মোৰ নিচা হিচাপে মই বেছিকৈ মানে আগ্ৰহ নিচা হিচাপেই আছে, কাৰণ বজাই মোৰ বেছি ভাল লাগে। মই ইমান মানে সফল হোৱাটো বিচাৰোঁ গীটাৰত, কিন্তু তাৰোপৰি মোৰ মানে এইটো বজাই ভাল, নিজে যদি বজাই পেলাই মানে ভাল হোৱাটো, সেইটো বিচাৰোঁ বেছিকৈ।
1: হয়, তোমাৰ প্ৰিয় গায়ক বা গায়িকা বা তুমি আইডল হিচাপে?
3: মোৰ প্ৰিয় মানে গায়ক হিচাপেতো মই প্ৰিয় মোৰ জুবিন গাৰ্গে প্ৰথমতে, বাকী মোৰ গীটাৰত সবুততকৈ মানে গীটাৰ বজোৱা মানুহৰ ভিতৰত সবতে ভাল লাগে জন মেয়াৰ বুলি আছে এজন।
1: হয়,
3: তেওঁ মোৰ এতিয়া মানে আইডল হিচাপে গীটাৰত।
1: হয়, খুবেই ভাল লাগিল, আমি পুনৰ কথা পাতিম। এইবাৰ তোমাৰ কণ্ঠত এটি তোমাৰ ভাল লগা গীত শুনিবলৈ বিচাৰিছোঁ।
2: এইবাৰ মই মুনমী বৰাৰ শাৰদী কোমল গীতটি গাবলৈ ওলাইছোঁ।
1: হয়,

0: খুবেই সুন্দৰ ময়ূৰী। অনুষ্ঠানটিৰ শেষত এবাৰ তুমি কি শুনাবা?
1: শেষত মই এটি নিজৰ স্বৰচিত কবিতা আবৃত্তি কৰিম। এই কবিতাটো মই ক্লাছ ফাইভত থাকোঁতে লিখা। কবিতাৰ শিৰোনাম মোৰ সপোন হ'বনে সফল। মোৰ এটি সপোন হ'বনে সফল, বহুতৰ দৰে মোৰ জন্মভূমি ধুনীয়া অসম। সপোনত দেখাৰ দৰে আঁতৰি যাবনে বাৰু হিংসা ধৰ্ম বিবাদ। মোৰ সপোন হ'বনে সফল, মৰম চেনেহৰে ভৰি পৰিবনে মোৰ জন্মভূমি ধুনীয়া অসম। সপোনত দেখাৰ দৰে আঁতৰি যাবনে বাৰু হিংসা জাতি ধৰ্ম বিবাদ। মোৰ সপোন হ'ব জানো সফল, নে তেজেৰে ৰাঙলী হ'ব মোৰ সপোন।
0: ধন্যবাদ ময়ূৰী, লগতে বাদ্যযন্ত্ৰত সহযোগ কৰা জ্যোতিষ, তোমালৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেদৰেই তোমালোকৰ সংগীতৰ যাত্ৰা অব্যাহত থাকক। আকাশবাণীৰ তৰফৰ পৰা তোমালোক দুয়োগৰাকীলৈ পুনৰবাৰ শুভেচ্ছা জনালোঁ। ইমান ব্যস্ততাৰ মাজতো এইখিনি মূল্যৱান সময় আমাক আগবঢ়োৱাৰ বাবে তোমালোক দুয়োগৰাকীলৈ ধন্যবাদ। প্ৰিয় শ্ৰোতা, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানটি ইয়াতে সামৰিব লাগিব। আশা কৰোঁ আজিৰ এই সংগীতময় ধুনীয়া সময়খিনি আপুনিও আমাৰ সৈতে উপভোগ কৰিলে। গতিকে ইমানতে শেষ কৰিছোঁ আজিৰ বিচিত্ৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানটিৰ আদ্ধৰতা আৰু সম্পাদনা দিশা শইকীয়া আৰু হিমাত্ৰী দাসৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

শ্ৰোতাই দীপালী বৰঠাকুৰৰ কণ্ঠত দুটি অসমীয়া আধুনিক গীত শুনিলে। এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি অসমীয়া আধুনিক গীত।

শ্ৰোতা ইমানপৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমে আজিৰ দিনটো অৰ্থাৎ 20 মে' তাৰিখে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ পোনপ্ৰথমেই দাঙি ধৰিবলৈ লৈছোঁ। 1293 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 20 মে' তাৰিখে জাপানৰ কামাকুৰা

ভূমিকম্পত 30,000 লোকৰ মৃত্যু হৈছিল। 1498 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 20 মে' তাৰিখে ভাস্কো দা গামা পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি সম্পূৰ্ণ সাগৰীয় পথৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে তেওঁ ভাৰতত উপস্থিত হৈছিল। তেওঁ এজন বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী আছিল। জন্মদিনসমূহ 1894 চনৰ 20 মে' তাৰিখে ভাৰতীয় গুৰু চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতীৰ জন্ম হৈছিল। 1939 চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক বালু মহেন্দ্ৰৰ জন্ম হৈছিল। 1964 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 20 মে' তাৰিখে অসমীয়া কণ্ঠশিল্পী জয়ন্ত নাথৰ জন্ম হৈছিল। 1881 চনৰ আজিৰ দিনটোতে স্পেনিছ ফুটবলাৰ, তেওঁ গোলকিপাৰ আছিল, ইকাৰ কাছিলাৰ জন্ম হৈছিল। তেওঁ 2010 চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। 1982 চনৰ 20 মে' তাৰিখে পাকিস্তানী ক্ৰিকেটাৰ ইমৰাণ ফাৰহাটৰ জন্ম হৈছিল।

মৃত্যুদিনসমূহ 1506 চনৰ আজিৰ দিনটোতে এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী ক্ৰিষ্টোফাৰ কলম্বাছৰ মৃত্যু হৈছিল। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল, তথাপিও তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় উপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল। 1932 চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ মৃত্যু হৈছিল। তেওঁ এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ লাল বাল পালৰ অন্যতম সদস্য আছিল। শ্ৰী অৰবিন্দৰ লগতে পাল আছিল ভাৰতৰ স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান বাটকটীয়া। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজন তেওঁ বিৰোধিতা কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 20 মে' তাৰিখে ভাৰতীয় শিক্ষাবিদ তথা মানৱ বিজ্ঞানী লীলা ডুবেৰ মৃত্যু হৈছিল। 2024 চনৰ আজিৰ দিনটোতে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ মৃত্যু হৈছিল। ইৰাণৰ চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজান সীমান্তৱৰ্তী দুৰ্গম পাৰ্বত্য অঞ্চল এটাত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাটোত ৰাষ্ট্ৰপতি ৰইছিৰ সহিতে বৈদেশিক মন্ত্ৰী হুছেইন আমিৰুদ্দুল্লাহিয়ান আৰু অন্য 7 লোকৰ মৃত্যু হৈছিল। শ্ৰোতাসকল, আজি হৈছে বিশ্ব মৌমাখি দিৱস।

বিশ্ব মৌমাখি দিবস হৈছে মৌ পালনৰ সজাগতা বৃদ্ধিৰ বাবে 20 মে তাৰিখে উদযাপন কৰা এক উৎসৱ বিশেষ। 1734 চনৰ এই দিনটোতে মৌ পালক পালনৰ অগ্ৰগামী এণ্টন জানছাৰৰ জন্ম হৈছিল। এই আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে পৰিস্থিতিতন্ত্ৰৰ সন্তুলনৰ বাবে উদ্ভিদৰ পৰাগযোগৰ ক্ষেত্ৰত মৌমাখিৰ ভূমিকা বিষয়ে সজাগতাৰ সৃষ্টি কৰা। ৰাষ্ট্ৰসংঘৰ সদস্যসমূহে 2017 চনত প্ৰথমবাৰলৈ 20 মে তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালনৰ অনুমতি প্ৰদান কৰে। 2021 চনত এই দিৱসৰ সজাগতা সৃষ্টিৰ বাবে এঞ্জেলিনা জলিয়ে শৰীৰত কিছুমান মৌমাখি লৈ ফটোৰ বাবে পজ দিছিল। উদ্দেশ্য পৰাগৰেণুৰ বাহকসমূহৰ গুৰুত্ব, ইহঁতলৈ আহি পৰা ভাবুকি, বহনক্ষম উন্নয়নৰ দিশত ইহঁতে আগবঢ়োৱা বৰঙণিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই 20 মে'ৰ দিনটোক বিশ্ব মৌমাখি দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। মৌমাখিৰ লগতে অন্যান্য পৰাগৰেণু বহনকাৰী জীৱসমূহৰ সুৰক্ষাৰ ব্যৱস্থাসমূহ শক্তিশালী কৰি তোলা ইয়াৰ উদ্দেশ্য, যি উন্নয়নশীল ৰাষ্ট্ৰসমূহত ক্ষুধাৰ জৱনিকা পেলোৱাৰ লগতে সমগ্ৰ বিশ্বৰ খাদ্যৰ যোগানৰ ব্যৱস্থাৰ বিভিন্ন অসুবিধাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। বিজেপিৰ ৰঞ্জিত কুমাৰ দাসে অধ্যক্ষ পদৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহঁতগুৰিৰ সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰি অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE পৰীক্ষা অহা 1-12 জুনলৈ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ আজি দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি

0: খাপুৰলৈ পাঁচ অভাৰত তিনিটা উইকেট হেৰুৱাই 34 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু মিডিয়াম ক্ষমা কৰিব আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছোঁ এখনি নাট, সৰু ধেমালি বৰ ধেমালি, ৰচনা পিয়েন্দ্ৰ তামুলীৰ।

0: মাধৱ, এই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাও মেলি দি আমি এক শৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিম। তোমাৰ নিচিনা এজন সুযোগ্য শিষ্য লগত আছা যেতিয়া মই নিশ্চিন্ত। এই ব্ৰহ্মপুত্ৰতে সাঁতুৰি নাদুৰি ডুব মাৰি শিশু ধৰি আনি লগৰ সমনীয়াক দেখুৱাইছিলোঁ।
1: সেইটো আপোনাৰ অতুলনীয় লীলা। আপোনাৰ সমকক্ষ কোন হ'ব? এই বিশাল নদ সাঁতুৰি পাৰ হোৱা এলাপেচা লোকৰ কাম নহয়।
0: বৰাৰ পো, দেখিছানে আজি সূৰ্যই কিমান উজ্জ্বল হৈ ধৰাত কিৰণ বিলাইছে?
1: বাপ, সূৰ্যৰ কিৰণ পৃথিৱীৰ ওপৰত সদায় সমভাৱে বিতৰণ হৈছে। আমি মুৰুখ মনুষ্যগণেহে কথাটো বুজা নাই। তেৰাৰ কৰুণা সকলোৰে বাবে সমানে বিতৰণ হৈছে, আমি বুটলিবহে জনা নাই।
0: হৈছে বৰাৰ পো। এই ঠাই বা কি পালোহি?
1: এই ঠাইৰ নাম ধোৱাহাট বাপ। আমাৰ কাম এই ঠাইৰ পৰাই আৰম্ভ হ'ব।
0: তেন্তে নাও চপাবহে লাগে। আমাৰ এই যাত্ৰাৰ শুভক্ষণত তোমাৰ মুখৰ অমিয়া সুৰেৰে এই ঠাই মুখৰিত হওক।
1: গুৰু আজ্ঞা শিৰোধাৰ্য।
2: হৰি হৰি হৰি হৰি হৰি হৰি, কি কাম কৰিলো আমি।

হৈছে বৰাৰপু, হৈছে, মোক কন্দুৱালা। তোমাৰ অমিয়া সুৰে ব্ৰহ্মাণ্ডক ভেদি এই ধোৱা হাতাৰ প্ৰকৃতি, প্ৰতিটো ধূলিকণা আৰু সমস্ত জীৱজগতক সিক্ত কৰি নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে। এতিয়া আমি গন্তব্যস্থানলৈ যাত্ৰা কৰিব লাগে।

0: মাধৱ, সেয়া একুৰা চিতা জ্বলিছে, ওচৰতে কোনে কান্দিছে? বঢ়াৰ পো মৰা মৰিলে কিয় কান্দিছে?
1: এ বোলে বাপ, যি মৰিছে সি জীয়াৰ পৰা মৰিছে, আৰু এই যি কান্দিছে

0: যে সিও মৰাহে, পূৰ্বে জীৱ বাজ হৈ প্ৰকৃতি মায়াৰ হাতে দিলা, আয়াজাতকৈ ভূ হৰাই অজ্ঞান টোখত পৰি মৰাকে লাগি মৰাই কান্দিছে আপোনাৰ মায়াত।
1: তেহেলে আমাৰো কান্দায় ফেৰি
2: কিমতে ভকতি।

বৰাৰ পূব, তোমাৰ অমিয়া সুৰ আৰু বাক্যমৃতেৰে কি যে অমিয়া পিয়াই সন্তোষ দিলা।

0: এয়া বা কি ঠাই পালোহি মাধৱ?
1: এয়া পাটবাউসী। ইয়াতে আমি কিছুদিন থাকিব লাগিব। নাটমেলি ভাওনাৰ আদিয়ন্ত ভকতসকলক শিকাব লাগিব।
0: তেন্তে নাও চপাবহে লাগে।
1: হোৱা, ভকতসকল আমাক আদৰিবলৈ ৰৈ আছে।
0: পিছে মাধৱ, এইসকলনো কোন কোন?
1: এইজন হীৰামন কৈৱৰ্ত, এওঁ হ'ল কাতিৰাম কছাৰী, এওঁ হ'ল মনাই কেওঁত, এওঁ হ'ল হৰিকোচ, আৰু এওঁ হ'ল চাংহাই। এওঁলোকক এতিয়া নাম ধৰ্মৰ সাৰ কথা শিকোৱা হওক।
0: তোমাৰ বিচাৰ উত্তম হৈছে। এই জাতকুল বিচৰা প্ৰথা আৰু উচ্চ নীচ ভাৱ আমাৰ সমাজৰ পৰা আঁতৰ কৰিব লাগে। আমাৰ নাম ধৰ্মৰ গুপুত কথা হ'ল মানৱ ধৰ্ম, বুজিছানে?
1: হৈছে বাপ।

বিষয় বিষধর বিষে জ্বর জ্বর জীবন।

0: এটা গুপুত কথা কওঁ শুনা। এই খোলবাদনৰ দুটা ভাগ হওক, প্ৰথম ভাগ বৰ ধেমালি, দ্বিতীয় ভাগ সৰু ধেমালি।
1: বাপ, এভাগ আপোনাৰ এভাগ আমাৰ।
0: আৰু শুনা, ঘোষা সৰ্বতিকাল দুহাৰ হ'ব। অঁ, এইবাৰ শিকোৱা হওক খোলবাদন আৰু সূত্ৰধাৰ।

0: বৰাৰপু, এইখন আদিনাথ চিহ্নযাত্ৰা। দুৰ্বৃত্তৰ খেদাত বৰদুৱাৰ পৰা আহোঁতে লগত লৈ আহিলোঁ এই নাট, পুথিপাজি আৰু কীৰ্তন। এই চিহ্নযাত্ৰা মেলাৰ আগতে আমাৰ প্ৰধান কাম হ'ব বৈকুণ্ঠৰ পথ আঁকি ৰাইজক দেখুওৱা। তুমি হেঙুল হাইতালৰ ৰং যুগুত কৰা, পথ মই নিজে অংকন কৰিম।
1: হ'ব বা।
0: বঢ়াৰপু, এয়া কি হ'ল? দেখো আহিও সেৱা কৰিলা, আকৌ এতিয়াও কিয়?
1: আগে যি কৰিলোঁ বৰভূঞাৰ বিষয় মানি, এতিয়া যি কৰিছোঁ অভয় পদপংকজত বিক্ৰয় জীৱ কৰি আপোনাক গুৰু মানি, দুখ হ'লে ক্ষমিও ক।
0: এফাকি গীত শুনোৱা,

0: বৰহাৰপু, গড় বান্ধি যুঁজিলেহে সহজ, প্ৰাণৰ সংশয় নাই, বিনাগৰে যুঁজিলেহে ভয়।
1: বাপ, গড় বান্ধি যুঁজাক একা ক্ষত্ৰিয় বোলে কোনে, বিনাগৰে যুঁজিলেহে যুঁজাৰু।
0: কাট বোলে বলা, ব্ৰহ্ম সদাশিৱৰ বিনা নিৰ্জন গৰ্ববাক্য বুলি পাইছে কোনে, চেষ্টা হেৰাই মৰে বিশ্ৰুতি হৈ।
1: এ বাপ, সংসাৰ তিনিতাপে পুৰি দগ্ধ হৈ বাগাৰোতে তুমি চেষ্টা নাপাওঁ, তজু কথামৃত পানকুই পদ শ্ৰেত ছত্ৰছায়াত জিৰাওঁ দিনাচাৰি, বিষয় বিষবহনীত নেপেলা ভঠেলি।
0: বঢ়াৰপু, আৰু দিনাচাৰি আগে লগ পালোহেঁতেন তোমাক, হে আমিও ৰামানন্দৰ মাকক বিবাহ নকৰিলোহেঁতেন, তেওঁ কৰাইছোঁ বুলি গৃহ অন্ধকূপত প্ৰাণ ত্যাগ কৰা নাযায়। আগে ভুলে সূৰ্যৱতীক বিবাহ কৰাইছিলোঁ, তেওঁৰ কন্যা মনু, এতিয়াও আমি কন্যাদায়গ্ৰস্থ, আৰু এই কালিন্দীৰ তিনি পুত্ৰ ৰামানন্দ হৰিচৰণ কমললোচন আজিও সংসাৰ তাপত দগ্ধ।
1: বাপ, মনো মোৰ পুত্ৰীসম, আপোনাৰ পুত্ৰ সব খুটি খাব পৰা হ'ল, গতিকে সংসাৰ ভাৱনা ত্যাগী নাম ধৰ্মৰ প্ৰচাৰত মন দিয়ক।
0: উত্তম কথাকে কোলা মাধৱ, উত্তম কথাকে কোলা, তোমাৰ বাক্য অথলে নাযায়, কায়ো মনোবাক্যে নিজ কৰ্তব্য পালন কৰিম।
2: ৰামানন্দৰ বাপ, মাধৱ সদায় আহে আৰু অন্নগ্ৰহণ নকৰাকৈয়ে প্ৰস্থান কৰে, কাৰণ কি?
0: কালিন্দী, মাধৱক এই প্ৰশ্নৰ উত্তৰ তুমিয়েই সুধিবা।
2: হ'ব, মই কালিলৈকে সুধিম।
1: আই মাতৃ, দায় দুখ নধৰিব, এই অধমে এক সিদ্ধ অন্নহে গ্ৰহণ কৰোঁ। আৰু এটা কথা, আপোনাৰ হাতে অন্ন ধৰাত আপত্তি নাই, কিন্তু আপোনাৰ সৌ আখলৰ চুকত থকা মূৰ্তি পূজাৰ সঁজুলিবোৰ যদি সৌ খালত পেলাই দিবলৈ অনুমতি দিয়ে, তেন্তে মই আজিয়েই অন্নগ্ৰহণ কৰিম।
2: তোমাৰ গুৰুৰো সেই আদেশ নেকি?
1: আই মাতৃ, গুৰুক সোধাৰ প্ৰয়োজন নাই, এই মূৰ্খই গুৰুৰ সকলো আদেশ শিৰোধাৰ্য কৰিলেও মূৰ্তি পূজাত বাধা দিমেই। সৌৱা, গুৰুজনাই আমাৰ কথা শুনি সুপ্ৰসন্ন হৈ মিচিকিয়াই হাঁহি আছে।
2: অ', তাৰমানে দুয়োজনে অভিসন্ধি কৰি মোৰ গণেশ পূজা ভাগ বন্ধ কৰিলা।
1: মাতৃ, গুৰুৰ দুখ নাই, যত দুখ এই অধমৰ গাতে জাপি দিয়ক, প্ৰাৰ্য্যমানে বহন কৰিম।
2: সেয়া সেৱা কৰিলা যে?

0: ব্ৰেকফাষ্টটো যোৱা।
1: ক'ৰ সাৰ গৰু? দাসী চন্দৰীয়ে উহোৱা ধান শুকাবলৈ চোতালত মেলি দিছিল। কোন চোৰৰ গৰুৱে ধানবোৰ খালে সিয়? হয়নে?
2: শুনা বঢ়াৰপু, কালিন্দীয়ে কি কয়? মোকে চোৰ বুলিলি দেখোন, সেইটো দেখোন আমাৰেই সাৰ গৰুটো।
3: আইৰ কি দোষ হয় নুবুজিলো, আপুনি গকুলৰ কথা পাহৰিলে নেকি?
2: বঢ়াৰপু, কথাৰে কোনেও জিনিব নোৱাৰে।
3: আই মাতৃ, আপুনিও সীমা চেৰাই গ'ল, গুৰুক ক্ষমা খোজক।
2: হ'ব, মই দুখ মৰিখন কৰিলোঁ।
3: বাপ, আপোনাৰ শৰীৰত ক্ৰোধ পখিল, সেইকাৰণে স্নান কৰিবলগীয়া হ'ল।
2: হৈছে। মাধৱ
3: গুৰুদেৱ,
2: আমি এখন নাট মেলি দুয়োজনেই ভাও দিম। নাটখন কেলি গোপাল, মই হম নন্দ আৰু তুমি হবা উপসুন্দ।
3: কিবা আজ্ঞা বাপ, আপোনাৰ শ্ৰীচৰণত এই অধমে সকলো কাৰ্য কৰি যাম।
2: হ'ব, নিজকে ইমান সৰু নকৰিবা। আৰু শুনা, ভাওনাৰ আৰম্ভণিতে মই সূত্ৰধাৰী নৃত্য গীত মাত গাই দেখুৱাম, তুমি খোল বাদন কৰিবা।
3: বাপ, আপুনি যে নটা খোল একেলগে বজাই গুৰুঘাট মাৰি দেখুৱাব, সেই অধ্যায় কেতিয়া?
2: সেই অধ্যায় এই ভাওনাৰ খোলবাদন পৰ্বতে দেখুওৱা হ'ব।
3: উত্তম, এই সকলো ব্যৱস্থা কৰিবলৈ ভকতসকলক পৰামৰ্শ দিম। কিন্তু এটা গুপুত কথাহে নাজানিলোঁ, চিহ্নযাত্ৰা নাট লিখাৰ আদি কথা কি?
2: অ', তোমাক আচল কথাটো কোৱাই নাই। এদিন নাম ধৰ্মৰ কথা প্ৰচাৰ কৰোঁতে গাৰোৰ গোবিন্দই, ভূতৰ দামোদৰ আৰু মিৰিৰ বলাই ভকতে, অৱশ্যে হীৰামন কৈৱৰ্তও আছিল, আমাক একমুখে ক'লে যে গুৰুদেৱ, আপুনি আমাক বৈকুণ্ঠৰ বিষয়ে আতিগুৰি মাৰি দেখুৱাওক। মই ভাবিলোঁ মুখেৰে ক'লেতো নহ'ব, নাট মেলি ভাওনা আকাৰে বৈকুণ্ঠত বিষ্ণুৰ লীলা দেখুৱাব লাগিব, তেতিয়াহে বোধগম্য হ'ব। আৰু সেই বৈকুণ্ঠৰ পতকে আঁকি দেখুৱালোঁ।
3: হৈছে বাপ, সেই চণ্ডীবুঢ়ীয়ে যে কল্পতৰু গছজোপা ছবিত তুলিবলৈ উপদেশ দিলে, তেতিয়াহে বৈকুণ্ঠৰ পথ শুদ্ধ হ'ল।
2: এৰা, চণ্ডীবুঢ়ী নিৰক্ষৰ যদিও শাস্ত্ৰ জ্ঞান আছে, এয়াও তেৰাৰেই লীলা। এতিয়া আমাৰ ভাওনাৰ কামত ধৰা, সময় কালৈকো ৰৈ নাথাকে, সেই দেহা প্ৰতি মুহূৰ্ততে মৰি আছে, গতিকে কিবা এটা কৰ্ম কৰি মৰা। সংসাৰৰ মায়া মোহ, অৰ্থ সম্পত্তি, ৰাজ্য ধন, সকলো মিছা, এইবোৰ খন্তেকীয়া কচুপাতৰ পানী, গতিকে সৎ কাম কৰি মৰা।
3: আপোনাৰ বাক্য শিৰোধাৰ্য বাপ, পূৰ্বে জীৱ বাজ হৈ প্ৰকৃতি মায়াৰ হাতে দিলা, এই দেহা জীয়াতে মৰা, গতিকে কৰ্মতে জীৱন সপি দিলোঁ।

0: करूं तेरा।
1: उत्तम उत्तम বরারপু, তোমার ভাব চিন্তা রচনা উত্তম। তোমাক দুআষাৰ উত্তম কথা কওঁ। সৰুৱে বৰ হবহে খোজে, হৈতেও নাপাৰে। মধ্যৱৰ্তী হৈ পাশদলত লাগি ৰয়। আয়াঘাতকৈ বৰে চুত হব পাৰিলে সংসাৰ হাত সৰকি সাৰিব পাৰি। মৃত্যু সবাকো চলপালে মাৰে। তৈল থকাটো বায়ুৱে বন্তি নুমুৱায়, আৰ দিলে ৰয়। মাধৱ, নিমাতে ৰলা যে
2: বাপ, ইমান সাৰগৰ্ভ কথা মৃত পান কৰি এই মহামূৰ্খৰ জীৱন ধন্য হ'ল, তাকে হৃদয়ংগম কৰোঁতে সময় লাগিছে প্ৰভু।
1: বৰহাৰপু, এইবাৰ আমাৰ কাম হ'ব বৃন্দাবনৰ পথ তাঁতশালত শিপিনীৰ হতুৱাই কাপোৰত তোলা, য'ত থাকিব কৃষ্ণৰ বৃন্দাবনৰ লীলাৰ নানা কথা।
2: গুৰুৰ আদেশ পালন কৰা হ'ব, কিন্তু এই কাম বৰ সহজ নহ'ব। অৱশ্যে এই কাম সুকলমে কৰিব পাৰিলে ই যাওঁতি যুগলৈ খ্যাতি ৰাখিব।
1: কৰিব পাৰিবই লাগিব মাধৱ, কোনো কামেই কৰোঁ বুলি ভাবিলে পৰি নাথাকে, যত্নৰ অসাধ্য একো নাই। কালিৰ পৰা আৰম্ভ কৰা হওক। মাধৱ, তুমি ৰামাৰায় আৰু চকুৰী ভকতক লৈ দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰি বহু দেখিলোঁ, বহু শিকিলোঁ। পত্নী প্ৰসাদ, ৰুক্মিণী হৰণ, কালীয় দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰাম বিজয় আদি নাট আৰু বহুতো গীত লিখা হ'ল। এতিয়া মাত্ৰ এটাই কাম আছে, ভাগৱতৰ সাৰ বস্তুৰে এখন পুথি লিখা।
2: আপোনাৰ অসাধ্য একো নাই, কিন্তু আমি বৰ্তমান পাত বাউসী এৰি যাব লাগিব।
1: কিয়? এই পাত বাউসীত আমি বহু বছৰ কটালোঁ, এতিয়া কি অথন্তৰ হ'ল?
2: আমাৰ সবৰ বিৰুদ্ধে কোনোৱে ৰজাৰ আগত কথা লগাইছে। আমি সপোলে বিধৰ্মী।
1: কি?
2: ৰজাৰ হুকুম বোলে আপোনাক ধৰি নিব লাগে, গতিকে এই ঠাই সোনকালে এৰাহে কথা।
1: মাধৱ, আমাক হবিনো কি দেশদ্ৰোহী কাম কৰিছোঁ যে ৰাজৰোষত পৰিবলগীয়া হৈছে?
2: বাপ, অজাত পাতকীহঁতে লগাইছে, আমি বোলে পূজা পাতল উঠাই দি বেলেগ ধৰ্মৰ প্ৰচাৰ কৰিছোঁ, বেদৰ গঢ়িত কাম কৰিছোঁ, যাৰ বাবে দেশ দেৱতাৰ ৰোষত পৰিছে, দেশত অমংগল হৈছে।
1: কি? তেন্তে সেই ঠাইৰে আন ঠাইলৈ যাত্ৰাৰ ব্যৱস্থা কৰা মাধৱ।

0: বাপ
1: কোৱা,
0: আপুনি ভকত দুজনৰ লগত মণিকুটে দি হাবি এটি গৈ মূল ৰাস্তাত উঠক, মই ইহঁতক চম্ভালিম, তাৰপিছত আমি নাও ধৰিব লাগিব।
1: এতিয়া শেষত পুলৰীয়া আখ্যাহে পালো। বিপদকালত উপস্থিত বুদ্ধিয়েই উচিত কাম হ'ব মাধৱ। তুমি অকলে ইহঁতৰ লগত নোৱাৰিবা, তুমি মোৰ লগত আহা।
0: বাপ মই গৈ আছো, আপুনি চিন্তা নকৰিব, আপুনি মাত্ৰ আঁতৰ হওক।
1: মাধৱ তুমি পালাহি।

মাধৱ, আমি এতিয়া কোন ঠাইৰ কাষেদি গৈ আছো? নদীৰ পাৰৰ সুশোভিত তৰুবৃক্ষৰাজিয়ে সুমধুৰ চৰাই কাকলিৰে মন প্ৰাণ হৰি নিছে। তোমাৰ সুললিত কণ্ঠৰ এফাকি মধুৰ গীতেৰে এই পৰিৱেশ যেন মহিমাময় হওক।

0: উত্তম উত্তম অ মাধৱ, এই ঠাইৰ নাম বা কি?
1: সুন্দৰী দিয়া।
0: অ
1: ইয়াতে আমি মাহেৰেক বাসস্থান পাতিব লাগিব।
0: উত্তম ব্যৱস্থা। এটি নামঘৰ সজোৱা হওক, পূবত মণিকূট, তাৰ পাছত ভকতৰ বহাস্থান, শেষত ৰাইজৰ আসন।
1: বাপ, আপুনি নিশ্চিন্ত থাকক, সকলো ব্যৱস্থা কৰা হ'ব। আপুনি এতিয়া বিশ্ৰাম কৰক।
2: জয় হৰি গোবিন্দ না।

の滅ぼよぼたろろかろのならよのじょよほりぐびんどな。

0: পঢ়াৰ পো এখনি ঘোষাশাস্ত্ৰ ৰচনা কৰা বগৰীটো যেন ভিতৰি গুটিটো মই কীৰ্তন দশম যুগুতালোঁ।
1: বাপ, অনেক শাস্ত্ৰ বিচাৰি ৰসতত্ব পালোঁ, তাক ঘোষাত থলোঁ। এতেকে পদাৰ্থে ভাৱাৰ্থে তত্বাৰ্থে আৰু সূত্ৰাৰ্থে ঘোষাতে আমাক পাব। আৰম্ভণি কৰিলোঁ এনেদৰে।

0: কীৰ্তন দশমতে আমাক পাব। নাট ভাওনা এই হ'ব নিমিত্ত মাত্ৰ। সংসাৰ মায়াৰে আৱৰা মায়াময়, মায়া ত্যাগ কৰিব পাৰিলেহে মনুষ্য জীৱন ধন্য হ'ব।
1: পাৱে পুৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ।
2: ঘোষা ৰত্নাৱলীতে আমাৰো থাকিবৰ স্থান, যি পাৰে ভক্তি কৰিলে আমাক ঘোষাতে পাব।
0: উত্তম,

0: বৰহাৰ বৌ, এতিয়া বাৰু আমি কোন ঠাইলৈ গৈ আছো?
1: গুৰুদেৱ, আমি কোচ ৰাজ্যৰ সীমা পাইছোহি। ইয়াৰ পৰাই পদপথেদি ভেলা নামৰ এখন উত্তম ঠাইলৈ যাম। এই ঠাইতে আমাৰ বাসস্থান হ'ব।
0: উত্তম মাধৱ কোচ ৰজা নৰনাৰায়ণ পৰাক্ৰমী, তেওঁ ৰাজ্যৰ অপায় অমংগল নাই। শুনিছোঁ আহোমৰ লগত সন্ধি হৈছে হেনো?
1: হয়, আমি ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰিব লাগিব। কালিৰ পৰাই কাম আৰম্ভ হ'ব।
0: বৰাৰ পু, তোমাৰ আমাৰ একো ভিনপৰ নাই। মন্দ লোকে এই কথা নাজানি নানা অপযোগ ৰচিছে। যত শাস্ত্ৰ গীত পদ আমাক লাগিয়া ৰচনা কৰা তুমি সংশ এৰি, মই সমস্ত অধিকাৰ তোমাত অৰ্পণ কৰিলোঁ। আহা মাধৱ, আহা, তুমি আৰু মই এক আত্মা, এক দেহ। আহা, আলিংগন দিয়া, তোমাৰ বুকৰ অমিয়া পৰশে আমাৰ হৃদয় শান্ত কৰক। দিয়া মাধৱ, আলিংগন দিয়া।
1: সেই হওক, সেই হওক বাপ, ইচ্ছাময় ভকতি।

0: বাপ।
1: কোৱা মাধৱ।
0: নৰনাৰায়ণ নৃপতিয়ে আপোনাক তেওঁ ৰাজসভালৈ নিবলৈ ঢোলে ডগৰে মানুহ পঠিয়াইছে। আমি তেওঁ ৰাজ্যতে আছোঁ যেতিয়া বাপ তেওঁ আপোনাৰ শিষ্যত্ব গ্ৰহণ কৰিব খোজে।
1: পিছে মাধৱ, তেওঁৰ ৰাজসভালৈ যোৱাত মোৰ কোনো আপত্তি নাই, কিন্তু মই কোনো ৰজাক শৰণ নিদিওঁ। ৰজাই ৰাজকাৰ্যত মন দিয়া উচিত। তেওঁ নাম ধৰ্মত মজি থাকিলে ৰাজকাৰ্য অচল হ'ব।

0: কিন্তু মই কোনো ৰজাক শৰণ নিদিওঁ। ৰজাই ৰাজকাৰ্যত মন দিয়া উচিত। তেওঁ নাম ধৰ্মত মজি থাকিলে ৰাজকাৰ্য অচল হ'ব, আৰু তেওঁ তামহ গুণৰ অধিকাৰী। তেওঁক বুজনি দিবা, আমাৰ ধৰ্ম ল'ব নালাগে। তেওঁৰ সেনাপতি চিলাৰায়ক মই কৈছোঁৱেই, সকলো শাস্ত্ৰৰ সাৰভাগ গোটাই মই এখন পুথি ৰচনা কৰিলোঁ, নাম থলো গুণমালা। এইখন ভুৰুকাত হাতী ভৰোৱাৰ দৰে, এইখন মই তেওঁক উপহাৰ দিম, তেওঁ মান্তি হ'ব।
1: আপোনাৰ আজ্ঞা পালন কৰা হ'ব, এতিয়া বলক।
0: আৰু শুনা মাধৱ, জীৱনৰ বাকী কালচোৱা কোচ ৰাজ্যৰ এই ভেলাতেই কটাম।

0: বঢ়াৰ বৌ, মোৰ বয়স হৈ আহিল ছয়কুৰিত সোমাল। মোৰ সকলো শাস্ত্ৰ যি বিৰচিলোঁ তাক তোমাতে গতালোঁ, তুমি যত্ন ল'বা, নাম ধৰ্ম প্ৰচাৰ কৰি থাকিবা। আৰু শুনা মাধৱ, আমাৰ এই নাম ধৰ্মৰ প্ৰচাৰ চন্দ্ৰ দিবাকৰ থাকে মানে এই ধৰাৰ বুকুত উজ্বলি থাকিব। সকলো গীত মাতে আকাশ ভেদি প্ৰচাৰ চলাই থাকিব।
1: আপোনাৰ আজ্ঞা শিৰোধাৰ্য।
2: জয় গুৰু শংকৰ সৰ্বগুণাকৰ, জাকিৰি নাহি কেও পাম, তোহাৰি চৰণ কৰেনো শত কোটি, বাৰেক কৰো প্ৰণাম, তোহাৰি চৰণ কৰেনো শত কোটি, বাৰেক কৰো প্ৰণাম।
1: জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম, তোহাৰি চৰণক ৰেণু শত কৌটি, বাৰেক কৰো প্ৰণাম, বাৰেক কৰো প্ৰণাম।

শ্ৰোতা ইমান পৰে প্ৰিয়েন্দ্ৰ তামুলী ৰচিত নাট সৰু ধেমালি বৰ ধেমালি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক মহম্মদ ৰফিৰ কণ্ঠৰ এটি অসমীয়া আধুনিক গীত।

ইমান পৰে শ্ৰোতাসকলে জ্যোতিৰঞ্জন নাথৰ কণ্ঠৰ স্বৰচিত গীত গীতি শুনিলে। বাদ্যযন্ত্ৰত শিল্পী এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী জ্যোতিৰঞ্জন নাথ। শিল্পীয়ে পুনতে গাবলৈ লৈছে এটি স্বৰচিত গীত।

শ্ৰোতা ইমান পৰে জ্যোতিৰঞ্জন নাথৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ পংকজ বৰদলৈ আৰু সংগীপিণ্ডৰ কণ্ঠত বিহু।

বানে বান গাখি ধরে।

বুঁদা জ্বর উঠিলে গুতে জনি পড়িলে

শ্ৰোতা ইমান পৰে পংকজ বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ বিহু শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ চমৎকাৰ বোলছবিৰ কেইটিমান গীত। এয়া শুনক হিন্দী বোলছবি চমৎকাৰৰ প্ৰথম গীতটি।

0: ये है प्यार।
1: শ্ৰুতাই চমৎকাৰ বোলছবিত এয়া কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক কুমাৰ চানু আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

जवानी दीवानी। শ্রুতা ইমান পৰে চমৎকাৰ বোলছবিৰ দুটি গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আৰম্ভ কৰিবলৈ লৈছোঁ বাৰে ৰহণীয়া অনুষ্ঠানটি। আজিৰ বাৰে ৰহণীয়া অনুষ্ঠানত আমি শ্ৰোতাক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কেইটিমান গীত আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰথমে পংকজ বৰদলৈ কণ্ঠত এটি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত শুনোৱা হওকচোন।

এতিয়া শুনাবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কেইটিমান গীত। প্ৰথমেই শুনক দীপেন বৰুৱা আৰু কোকিলা গোস্বামীৰ কণ্ঠৰ এই গীতটি।

এবাৰ শুনক নমিতা ভট্টাচাৰ্যী আৰু ককিলা গোস্বামীৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই গীতটি।

শ্ৰোতাই বাৰে ৰহণীয়া অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কেইটিমান গীত শুনাই থকা হৈছে। অনুষ্ঠানত এইবাৰ শুনক সমৰ হাজৰিকাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই গীতটি।

অনুষ্ঠানত শেষত এইবাৰ শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই গীতটি।

বাৰে ৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেবৰ 266.66 মিটাৰত, এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ গৈছে আৰু ইয়াৰ লগে লগে আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্টজত। বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:25 একেই ব্ৰেণ্ড আৰু একেই মিটাৰতেই। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল। নিয়ন্ত্ৰণ কক্ষত আছিল নিৰঞ্জন বড়ো আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰান্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত। পৰিবহণত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইন। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি আজিলৈ সমূহ শ্ৰোতাৰ পৰা মই জিনিয়া শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

আৰু একেই মিটাৰতেই। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল, নিয়ন্ত্ৰণ কক্ষত আছিল নিৰঞ্জন বড়ো আৰু অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত, পৰিবহণত আছিল নয়ন দৈমাৰী, ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক ইমতিহাজ হুছেইন। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি আজিলৈ সমূহ শ্ৰোতাৰ পৰা মই জিনিয়া শৰ্মাই বিদায়।